নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 16 তাৰিখ, 1948 শকাব্দৰ 10 জেঠ আৰু 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 31 তাৰিখ। এতিয়া সময় পোৱা 5:43:42 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ, ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জ। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত কৰিশ্মা মহন্ত, নিয়ন্ত্ৰণ কক্ষত লস্মিতা শইকীয়া, বিবেক শৰ্মা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত নিখিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা আৰু ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

মান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা শুনিলে। আজিৰ বন্দনা অনুষ্ঠানত ৰুদ্ৰ বৰুৱা আৰু সহশিল্পীসকলৰ কণ্ঠত ঘোষা, যাদৱ চন্দ্ৰ পাঠকৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, লক্ষ্মী দাস আৰু সংগীবিন্দৰ কণ্ঠত নাম, সিদ্ধেশ্বৰ ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠত চিয়া গীত, তাৰকনাথ ভট্টাচাৰ্যৰ কণ্ঠত ভজন শুনিলে।

0: batters like skipper Shubman Gill, Sai Sudarshan and Joss Butler. While all-rounder Jason Holder has strengthened their bowling attack with important wickets in the second half of the season. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত অনুষ্ঠান পৰিস্থিতি

প্ৰথমীয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ আজি দিনৰ 10:55 ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ 134 নং খণ্ডৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। ইয়াৰ পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। এই ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব নিশা 8 বজাত।

বিয়লি 5:10 যুবক যুৱতীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। ইয়াত আছে 7:20 দক্ষিণ গুৱাহাটী বিএড কলেজৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত বিচিত্ৰ অনুষ্ঠান। আঁতৰিব শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান ভাৰ্গৱ কলিতাই আগবঢ়োৱা থলিতে বাণীবদ্ধ কৰা অনুষ্ঠান গীতেৰে কথাৰে।

পুৱা 6:15 জিতেন বসুমতাৰী কণ্ঠৰ ভজন, 6:20 কল্পনা চৌধুৰী কণ্ঠৰ লোকগীত, 6:30 মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, সবৰং গীতিকা শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পাৰাই। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা আঠ বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 দেৱৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত শ্ৰী এ ইয়াৰাৰ ছেক্সোফোন বাদন। এয়া আছিল আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ। এইবাৰ আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠানসমূহ। পুৱা 10:30 চেমনীয়াৰ চোৰা, এই অনুষ্ঠানত জানো আহা শিতানত বন্দে মাতৰমৰ ইতিহাস সম্পৰ্কে এখনি কথিকা আগবঢ়াব ৰূপম বৰুৱাই। লগতে থাকিব চেমনীয়াৰ গীত মাত, আগবঢ়াব ৰুণামণি বৰাই। বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত ধূমপানৰ ফলত হোৱা ৰোগ প্ৰতিকাৰ আৰু বাগিচা অঞ্চলত সজাগতা সম্পৰ্কে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। অংশগ্ৰহণ কৰিব ডক্টৰ জ্যোতিময় চৌধুৰী আৰু ৰেণু গোৱালা, সাক্ষাৎ গ্ৰহণ কৰিব নিপা গোৱালায়।

পুৱা 6:55 জ্ঞান বিজ্ঞান, 7:15 আজি পুৱা, 7:30 নিদান। এই অনুষ্ঠানত ধপাত সেৱন, দাঁত আৰু মুখগহ্বৰৰ স্বাস্থ্য সম্পৰ্কে এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। অতিথি হিচাপে উপস্থিত থাকিব ডঃ দীপ শৰ্মা, সাক্ষাৎ গ্ৰহণ কৰিব সঞ্জয় গোস্বামীয়ে। 9:15 অকণিৰ মেল, 10:00 সাধক সুন্দৰৰ। এই অনুষ্ঠানৰ চতুৰ্থ খণ্ডটি শুনিবলৈ পাব শিল্পী বিশিষ্ট গায়িকা দীতিমণি বৰুৱা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 কল্পতৰু, 12:30 আইডিঅ'ৰ বুলনি। এই অনুষ্ঠানত হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঁই ৰচিত নিৰ্মল

এক বাজি দহ মিনিটত নাট কলিং বেল, নাট্যকার অখিল হাজৰিকা, প্ৰযোজনা দুৰ্গেশ্বৰ বৰঠাকুৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

জিতেন বসুমতাৰীৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো কল্পনা চৌধুৰীৰ কণ্ঠৰ লোকগীত।

ইমান পৰে কল্পনা চৌধুৰীৰ কণ্ঠৰ দুটা লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন।

মধুবন অনুষ্ঠানত এইবাৰিয়া মহম্মদ ৰফিৰ কণ্ঠত কালাবাজাৰ ছবিৰ এটি গীত, গীতৰ কথা শৈলেন্দ্ৰৰ, সংগীত এছ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া মেৰে হামদম মেৰে দোস্ত ছবিত মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰুৰ, সংগীত লক্ষ্মীকান্ত পিয়াৰেলালৰ।

0: মধুবন অনুষ্ঠানত এইবাৰীয়া বয়ফ্ৰেণ্ড ছবিত মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষাণৰ।
1: ধীরে চল অভি ঘি হওয়া কে মেরে বুলবুল কি হ্যাঁ নিদ জমা কে কহিন লাগে না কিসি কি।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া মহম্মদ ৰফিৰ কণ্ঠত ইজ্জত ছবিৰ এটি গীতৰ কথা মজৰুৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত সেয়া আছিল কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠত গাইড ছবিৰ এটি গীত। সংগীত আছিল এছ ডি বৰ্মনৰ। মধুবন অনুষ্ঠানত এইবাৰ এয়া বয়ফ্ৰেণ্ড ছবিত লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শৈলেন্দ্ৰৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এতিয়া আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনা বাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইনে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক সাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতীয় নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনা বাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত কালি নৌসেনা শৌৰ্য বাটিকা শীৰ্ষক নৌ সংগ্ৰহালয় মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানক চাপত ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ কয় যে এই অভিযানৰ সময়ত আৰৱ সাগৰত নৌসেনা বাহিনীক পূৰ্ণ প্ৰস্তুতি আৰু সামৰ্থ্যৰ সৈতে নিয়োগ কৰা হৈছিল আৰু ইয়াৰ ফলত পাকিস্তান নিৰন্তৰ চাপৰ সন্মুখীন হৈছিল। উল্লেখযোগ্য যে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধকল্পে 2025 চনৰ 7 মেত অপাৰেচন সিন্দুৰ আৰম্ভ কৰা হৈছিল। এই অভিযানৰ সময়ত ভাৰতীয় বাহিনীসমূহে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ বিভিন্ন ঠাইত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলাইছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইনে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে ৰাষ্ট্ৰপতিগৰাকীক বিমানবন্দৰত আদৰণি জনায়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কালি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয়। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ব প্ৰসিদ্ধ মহাবুদ্ধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায়। তেওঁ বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী আজি ভাৰত ম্যানমাৰ বাণিজ্যিক সন্মিলনত উপস্থিত থাকিব। কাইলৈ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দুয়োখন দেশৰ ঐতিহাসিক আৰু সভ্যতাৰ সৈতে জড়িত সম্পৰ্ক তথা শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হ'ব। ভাৰত ভ্ৰমণৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি 2 জুনত বাণিজ্য তথা উদ্যোগ খণ্ডৰ সৈতে জড়িত বহুকেইজন ব্যক্তিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে মুম্বাই ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই 5 দিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধৰ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে লগতে দুই দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে নিজৰ পৰিকাঠামো আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে নতুন দিল্লীত কালি ভাৰতীয় নিৰ্বাচন আয়োগৰ পৰামৰ্শদাতা 2026ৰ ৰাষ্ট্ৰীয় সন্মিলন আহ্বান কৰে। সন্মিলনখন উদ্বোধন কৰি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কয় যে নিৰপেক্ষ ভূমিকাৰ ফলত নিৰপেক্ষ নিৰ্বাচন হয়। তেওঁ বুথ পৰ্যায়ৰ বিষয়া আৰু এজেণ্টসকলক নিৰ্বাচনী তালিকা ব্যৱস্থাপনাৰ পদাতিক সৈনিক বুলিও প্ৰশংসা কৰে। শেহতীয়াকৈ অসম, কেৰলম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ সময়ত হোৱা উচ্চ পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাৰ ওপৰতো তেওঁ আলোকপাত কৰে। এই সন্মিলনত উচ্চতম ন্যায়ালয় আৰু দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ সন্মুখত আয়োগক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ লগতে আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কালি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে কালি আয়োজক ৰাজ্য বন্দোবস্তী সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ

0: মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ভেলাডিমকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সাত্বিক ছাইৰাজ আৰু চিৰাগৰ যুটীটোৱে 2024 চনৰ মে থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত জয়লাভ কৰাৰ পাছৰে পৰা কোনো খিতাপ দখল কৰিবলৈ সমৰ্থ হোৱা নাই। সাত্বিক ছাইৰাজ আৰু চিৰাগে কালি ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ স্থানৰ দক্ষিণ কোৰিয়াৰ চিঅ চিয়াং জে আৰু কিম ৱন হোৰ যুটীটোক 21-19, 21-18 গেমত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে কিম আৰু চিঅ'ৰ একেৰাহে 34খন খেলত জয়লাভৰ ধাৰা ভংগ কৰে। প্ৰতিযোগিতাৰ আনখন ছেমি ফাইনেলত মহম্মদ ছহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানৰ যুটীটোৱে চীনৰ লিয়াং ৱে কেং আৰু ৱাং চাঙক 23-21, 21-4 গেমত পৰাস্ত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। নাগালেণ্ডৰ উচ্চ শিক্ষা আন্তঃগাঁথনি সুদৃঢ়কৰণৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ডিমাপুৰ চৰকাৰী মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান চমুকৈ পি এম উষাৰ অধীনৰ পুঁজিৰে ৰূপায়িত 3টা গুৰুত্বপূৰ্ণ প্ৰকল্প মুকলি কৰা হয়। নতুনকৈ উদ্বোধন কৰা সুবিধাসমূহৰ ভিতৰত মহাবিদ্যালয় সুদৃঢ়কৰণ অনুদানৰ অধীনত নিৰ্মাণ কৰা অত্যাধুনিক শৈক্ষিক ভৱন, নিয়োগ আৰু উদ্যমিতা প্ৰসাৰৰ লক্ষ্যৰে স্থাপন কৰা এটা ইনকিউবেচন তথা দক্ষতা বিকাশ কেন্দ্ৰ আৰু পি এম উষাৰ অধীনৰ লিংগ অন্তৰ্ভুক্তি তথা ক্ষমতা উদ্যমৰ অন্তৰ্গত নিৰ্মাণ কৰা ছাত্ৰীনিবাস অন্যতম। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি নাগালেণ্ডৰ উচ্চ শিক্ষা আৰু পৰ্যটন মন্ত্ৰী টেমজেন ইমনা আলঙে এই প্ৰকল্পসমূহক ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডৰ অগ্ৰগতিৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু পৰিৱৰ্তনশীল অৰ্থনীতিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে শৈক্ষিক প্ৰতিষ্ঠানসমূহক শিক্ষাৰ্থীসকলৰ মাজত ব্যৱহাৰিক দক্ষতা আৰু উদ্ভাৱনমূলক মানসিকতাই বিকশাই তুলিবলৈ আহান জনায়। তেওঁ লগতে কয় যে স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা শিক্ষাৰ্থীসকলে মহাবিদ্যালয়ৰ পৰা অকল শৈক্ষিক যোগ্যতাৰ সৈতে নহয় বৰং কৰ্মসংস্থাপন আৰু নিজকে আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে প্ৰয়োজনীয় দক্ষতাৰ সৈতে ওলাই যোৱা উচিত। ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলে যোৱা নিশা ব্ৰিষ্টলত অনুষ্ঠিত 3খনীয়া টি20 শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰতক 26 ৰানত পৰাস্ত কৰি শৃংখলাত 1-1 ফলাফলেৰে সমতা স্থাপন কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 168 ৰান কৰে। ইংলেণ্ডৰ হৈ ফ্ৰেয়া কেম্পে 13টা বলত 39 ৰান কৰে। ভাৰতৰ হৈ বাওঁহতীয়া স্পিনাৰ শ্ৰী চৰ্ণীয়ে 3টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 142 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ য়ষ্টিকা ভাটিয়াই সৰ্বাধিক 33 ৰান কৰে। ইংলেণ্ডৰ হৈ অধিনায়ক চেৰলট ডিনে 2টা উইকেট দখল কৰে। ইংলেণ্ডৰ ফ্ৰেয়া কেম্পক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল পৰহিলৈ টনটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। ভাৰতীয় নৌসেনা বাহিনীয়ে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ নৌসেনা বাহিনীক দেশখনৰ বন্দৰসমূহতে আবদ্ধ কৰি ৰাখিছিল বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটো আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজ। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰ ইতি গীত, গীতৰ কথা আৰু সুৰ সূৰ্য কুমাৰ ৰাজাৰ।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া কুমাৰ চানুৰ কণ্ঠৰীতি গীত, গীতৰ কথা বিজয় দুৱাৰাৰ।

আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো কেশৱ মহন্তৰ কথা, ৰমেন বৰুৱাৰ সুৰেৰে, নীলিমা খাতুনৰ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত সেয়া আছিল সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ আছিল হীৰেণ গোহাঁইৰ। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব।

ইলেক্ট্ৰিকেল ইঞ্জিনিয়ৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থীয়ে ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থীয়ে স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচিয়ৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে এফকেট AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 5:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব।

0: এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলানৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেগুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলিও শ্ৰীশৰণীয়া সংবাদমেলত উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। এয়া হৈছে ডঃ শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰথম আনুষ্ঠানিক মত বিনিময়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অসমৰ নৱগঠিত NDA চৰকাৰৰ প্ৰাথমিক অগ্ৰগতি আৰু অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ বিচাৰে। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কালি নতুন দিল্লীত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত HIVৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
1: দুটা ধৰণে আমি তেনেকুৱা কাৰ্যক্ৰম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেছ কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰসকল তেখেতসকলেও তিতাবৰ চিভিল SDO গোটেইখিনিয়ে গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হ'বলৈ ধপাতমুক্ত হ'বলৈ শপত গ্ৰহণ কৰে বা তেনেকুৱা ধৰণৰ এণ্টি ড্ৰাগ কেম্পেইন কৰা হৈছে আৰু ভিলেজবিলাকতো কৰা হৈছে। এতিয়া যোৱাকালি পুলিচ প্ৰশাসনৰ সহযোগত তেনেকে তিতাবৰ বহলা অঞ্চলত কৰা হৈছে। এইটো এটা বৃহৎ পদক্ষেপ। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত
0: জিলাখনত আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট তথা নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ, ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমীয়া ৰূপৰেখা গোহাঁইৰ কণ্ঠ, কথা আৰু সুৰেৰে সজোৱা এটি গীত।

0: আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ, ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক মুখ্যমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ৰাজ্যত নতুন চৰকাৰ গঠন কৰাৰ পাছত এয়া আছিল প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক। বৈঠকত ডঃ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন তথা আশীৰ্বাদ কামনা কৰে। ইয়াৰ উপৰি ডঃ শৰ্মাই অসমত এন

0: চৰকাৰে তৃতীয়টো কাৰ্যকালত আৰম্ভ কৰা প্ৰাৰম্ভিক কাম কাজৰ বিষয়েও শ্ৰীমোদীক অৱগত কৰে। পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন তথা যাত্ৰীৰ সুবিধা বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ৰাজ্যৰ ৰেল আন্তঃগাঁথনিৰ বিকাশ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ প্ৰকাশ কৰি ডঃ শৰ্মাই কয় যে তেওঁলোকে 1300 কিলোমিটাৰৰ অধিক ৰেলপথৰ সম্প্ৰসাৰণ আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত 50টাৰো অধিক ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি ৰাজ্যত ৰেল নেটৱৰ্কৰ ৰূপান্তৰৰ বিষয় লৈ আলোচনা কৰে। ৰেল যোগাযোগ ব্যৱস্থা, পৰিবহণ আন্তঃগাঁথনিৰ উন্নয়ন আৰু অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই আলোচনা অনুষ্ঠিত হোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমানৰ প্ৰকল্পসমূহৰ কাম সম্পূৰ্ণ হলে যাত্ৰীৰ সুবিধা বৃদ্ধি পাব, সামগ্ৰী পৰিবহণ ব্যৱস্থা উন্নত হ'ব আৰু ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ মানচিত্ৰত অসমৰ স্থিতি শক্তিশালী হৈ উঠিব। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সেনাবাহিনী বৃহৎ অভিযানৰ বাবে সাজু হৈ আছে আৰু পৰিস্থিতি বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ প্ৰস্তুত বুলি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ এটা অনুষ্ঠানত অংশ লৈ জেনেৰেল দ্বিবেদীয়ে কালি কয় যে অপাৰেচন সিন্দুৰে সুৰক্ষাৰ ক্ষেত্ৰত আহি পৰা যিকোনো ধৰণৰ প্ৰত্যাহান ৰোধ কৰিবলৈ ভাৰতৰ যে সামৰিক যোগ্যতা আছে সেই কথাকে প্ৰতিপন্ন কৰিলে। অপাৰেচন সিন্দুৰৰ জৰিয়তে দেশবাসীৰ সেনাবাহিনীৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক প্ৰতীয়মান কৰিলে বুলিও শ্ৰীদ্বিবেদীয়ে কয়। তেওঁ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীখনৰ পৰা স্নাতক হোৱা শিক্ষাৰ্থীসকলক দেশপ্ৰেম, নেতৃত্বৰ গুণ আৰু দেশৰ প্ৰতি সেৱাৰ মনোভাৱেৰে আগবাঢ়ি যাবলৈ আহান জনায়।
1: As far as Operation Sindoor is concerned, firstly, it is still continuing. There is temporary cessation of hostilities. So the Indian Army or all the three services are preparing well for Operation Sindoor 2.0 if it takes place. Presently, we are looking at enhancing our synergy within the three services. We are looking at equipping ourselves for the next warfare. As I have told you, the next warfare will not be limited to the land, maritime and air alone. The new entries, that is the space, cyber and cognitive warfare, will play a very important role.
0: ধপাতমুক্ত এখন সুন্দৰ সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.2 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকা বাবে বা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ধপাত বিৰোধী সমদল সভা সমিতিৰ আয়োজন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কোনো কোনো ঠাইত বাতৰ নাটৰো আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰ আৰক্ষীয়ে মহানগৰীখনত মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান চলাই কমেও 26 জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ নেতৃত্বত পল্টন বজাৰ ৰেল ষ্টেচনৰ পৰা কামাখ্যা ৰেল ষ্টেচনলৈ ৰেলাৰক্ষীৰ সহযোগত চলোৱা অভিযানত লোকসকলৰ পৰা 29 গ্ৰাম হেৰইন আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়। জব্দ কৰা সামগ্ৰীসমূহ আৰক্ষীয়ে নিজৰ জিম্মাত লৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অভিযানকালত ৰেলপথৰ কাষৰ অবৈধ ভাং খেতিও নষ্ট কৰা হয়। পাণবজাৰ থানাত আয়োজিত এখন সংবাদমেলত গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে এই অভিযান সন্দৰ্ভত সদৰি কৰি কয় যে ৰেল কৰিডৰসমূহত সংঘটিত অপৰাধমূলক আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে অভিযান চলোৱা হয়। মাদক দ্ৰব্য বিৰোধী অভিযানৰ সমান্তৰালকৈ ৰেল বিভাগৰ মাটিত অবৈধ দখল উচ্ছেদ অভিযানো চলোৱা হৈছে বুলি তেওঁ কয়।
2: অলপ দিন আগৰ পৰাই আমি দেখিছো কি ছচিয়েল মিডিয়াত ৰেলৱে ট্ৰেইনৰ পৰা মানুহবিলাকে এনেকে ভিডিঅ' পোষ্ট কৰিছে, যি জেগা ৰেলৱে ট্ৰেকত বহুতখিনি ড্ৰাগ পেডলাৰ ইয়াৰ ড্ৰাগ এডিক্ট বিলাক ঘূৰি আছে আৰু অপেনলি দিনতে এইটো ড্ৰাগ সেৱন কৰিছে। আপুনি এনেকে জানে কি আমাৰ গুৱাহাটী পুলিচে কণ্টিনিউৱাছলি ড্ৰাইভ এগেইনষ্ট ড্ৰাগছ চলাই থাকে আৰু প্ৰত্যেক বছৰে যোৱা তিনি বছৰৰ পৰা আমাৰ কণ্টিনিউৱাছলি কেছ ৰেজিষ্ট্ৰেশ্যনে বঢ়িছে আৰু ড্ৰাগ পেডলাৰ বিলাকৰ নম্বৰ যোন এৰেষ্ট হৈছে এইটোৱেই বঢ়িছে। মাজতে পুনে যি আমাৰ ইলেকশ্যন আৰু বেলেগ

0: এক্টিভিটির কারণে অলপ আমার পুলিশ রিসোর্সেস ও পুলিশ পার্সোনাল বেলেগ জায়গায় জড়িত হয়ে গেল, এই কারণে অল্প ড্রাগ পেডলার বিলাকে পুনে এইটু যেন সারফেস হয়েছে আর এইটু সব কুচক্র যেন আছে পুনে সলাইছে। এই বস্তুক লয়ে আজি আমি অনারেবল সিপি সরর নেতৃত্ব চারিটা জয়েন্ট টিম পুলিশ ও জিআরপি টিম বনায় আর সিভিল ক্লোথ দি এনেকে রেলওয়ে ট্র্যাকত গুয়াহাটির পরা কামাখ্যা মাজত আমি এটা কোঅর্ডিনেটেড অপারেশন চলাইছো এগেইনস্ট ড্রাগস।
1: যোৰহাট জিলাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনত মাদক দ্ৰব্যৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ লগতে কেইবাজনো লোকৰ দেহত এইচ আই ভিৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিভাগে এই ব্যৱস্থা লৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰে।
2: দুটা ধরনে আমি তেনেকুৱা কার্যক্রম লোৱা হৈছে। সকলো স্কুল কলেজতে এৱাৰনেস কৰা হৈছে আমাৰ আয়ুক্ত মহোদয়ৰ নেতৃত্বত আৰু কো ডিষ্ট্ৰিক্ট কমিশনাৰ সকল তেখেতসকলো তিতাবৰ চিভিল এছ ডিঅ'ত গোটেই স্কুলবিলাকক প্ৰাৰ্থনাৰ সময়ত যাতে ল'ৰা ছোৱালীবিলাকে তেনেকুৱা ধৰণৰ ড্ৰাগমুক্ত হবলৈ ধপাতমুক্ত হবলৈ শপত গ্ৰহণ কৰে বা কেম্পেইন কৰা হৈছে। দ্বিতীয়তে পুলিচ প্ৰশাসনে আচলতে ড্ৰাগ পেডলাৰসকলক ধৰিবৰ কাৰণে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিছে। এইকেইদিনতে বহুত পেডলাৰ তেনেকৈ ধৰা পৰিছে, ড্ৰাগছো ধৰা পৰিছে, আপোনালোকে দেখিছে। আৰু যিটো সক্ৰিয় ভূমিকা দুইটা ধৰণে হৈছে, মই ভাবো অনাগত দিনত আমি অলপ কণ্ট্ৰল কৰিবলৈ সক্ষম হ'ম।
1: যোৰহাট আৰক্ষীয়েও মাদক দ্ৰব্য সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। ৰাজ্যত ঘৰুৱা হিংসা 16% হ্ৰাস পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ শেহতীয়া তথ্যৰ উদ্ধৃতিৰে কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয় যে দৰিদ্ৰতা দূৰীকৰণ আৰু মহিলা সবলীকৰণৰ বাবে বৃহৎ পদক্ষেপ হিচাপে আৰম্ভ কৰা অৰুণোদয় আঁচনিয়ে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে। ডঃ শৰ্মাই কয় যে কম আয়ৰ পৰিয়ালসমূহক প্ৰত্যক্ষভাৱে মাহিলী আৰ্থিক সাহায্য প্ৰদান কৰাৰ লক্ষ্যৰে 2019 চনত প্ৰৱৰ্তন কৰা এই আঁচনিখনে গ্ৰাম্য এলেকাৰ দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিকভাৱে সকাহ দিয়াই নহয় বৰং ৰাজ্যৰ অৰ্থনীতিটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে ধ্বজাবাহী আঁচনিখনে এগৰাকী মহিলাক কেৱল আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাই নহয় বৰং নিজৰ ঘৰখনত নাৰীসকলৰ সন্মান মৰ্যাদা আৰু আত্মবিশ্বাস উভতাই আনিছে। এই আঁচনিৰ জৰিয়তে বৰ্তমানলৈকে 40 লাখ হিতাধিকাৰীক প্ৰতিমাহে 1,250 টকাকৈ পোনপটীয়াকৈ বেংক একাউণ্টত জমা দিয়া হয়। ৰাজ্য চৰকাৰে ইয়াৰ বাবদ বছৰি প্ৰায় 5,604 কোটি টকা ব্যয় কৰে। ৰাভা জনগোষ্ঠীৰ লোকসকলে আজি পবিত্ৰ বাইশ উৎসৱ পালন কৰিছে। জেঠ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বাইশ উৎসৱক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসৱ হিচাপে গ্ৰহণ কৰি আহিছে। কৃষিজীৱী লোকসকলে বাৰিষাৰ পূৰ্বে খেতি বাতি ভাল হোৱাৰ লগতে কীট পতংগই যাতে শস্যৰ অনিষ্ট কৰিব নোৱাৰে সেই কামনাৰে এই উৎসৱ পালন কৰে। গোৱালপাৰা জিলাৰ অন্যান্য ঠাইৰ লগতে পশ্চিম দাইৰং আয়া বাইখো থানত এই উৎসৱ পালন কৰা হৈছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰো আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কালি এখন সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুন পৰ্যন্ত নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰমুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, গছপুলি ৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেগুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰকৈ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। মুঠ 6টা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ লোৱা বুলি শ্ৰীশৰণীয়াই সংবাদমেলত জানিবলৈ দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওক।

0: গৃহ হিমন্ত বিশ্ব শর্মাৰ প্ৰধানমন্ত্ৰী সাক্ষাৎ, ৰাজ্যত দূৰণিবতীয়া যাত্ৰাৰ বাছ ভাড়া বৃদ্ধি, অসম বিধানসভাৰ বিত্তীয় কেলেংকাৰী, অসমৰ পৰা কেইবা হাজাৰ বাংলাদেশীক বিতাৰণৰ সম্ভাৱনা আদি খবৰে আজিৰ বাতৰি কাকতসমূহৰ শিৰোনাম দখল কৰিছে। দ্বিতীয়বাৰলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে শপত লোৱা ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰে। এই সাক্ষাৎ তথা দুয়োৰে মাজত হোৱা আলোচনা সন্দৰ্ভত একোটা বাতৰি আজি অসমে প্ৰতিদিন কাকতে অৱগত কৰিলে। ৰাজ্যৰ বিকাশৰ ৰূপৰেখা প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ। আৰু দ্য আছাম ট্ৰিবিউন কাকতে চি এম মিটছ পি এম ছিক্স গাইডেন্স ফৰ এন ডি এ 3.0 গভৰ্ণমেণ্ট শীৰ্ষকেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতেও বাতৰিটো চি এম শৰ্মা ব্ৰিফ্ছ পি এম মোদী অন প্ৰায়ৰিটিজ অব এন ডি এ 3.0 ইন আছাম শীৰ্ষকেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰাৰ বাতৰিটো কেইবাখনো কাকতত স্থান পাইছে। অসম বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালত সংঘটিত হাজাৰ কোটি টকীয়া কেলেংকাৰীক লৈ সৃষ্টি হোৱা চাঞ্চল্য আৰু বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ইয়াৰ তদন্তৰ বাবে সমিতি গঠনৰ ঘোষণা কৰাৰ বাতৰিটো আজিৰ কেইবাখনো কাকতত বিশেষ গুৰুত্ব লাভ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শীৰ্ষক বিধানসভাৰ তদানীন্তন সচিব দুলাল পেগুৰ কাৰ্যকালৰ প্ৰতিটো ফাইলতে অনিয়মৰ তথ্য, পাঁচ বছৰত 1000 কোটিৰ কেলেংকাৰী। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শিৰোনাম বিশ্বজিৎ দৈমাৰীৰ আমোলৰ দুৰ্নীতিৰ বাবে হ'ব তদন্ত, মুঠ 47 জন বিষয়া কৰ্মচাৰী শ্ৰমিকক অব্যাহতি। ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে আন্তঃজিলা বাছ বৃদ্ধিৰ এটা খবৰকো আজিৰ কাকতসমূহে প্ৰাধান্য প্ৰদান কৰিছে। বাতৰিটো ৰাজ্যত বাছ ভাড়া প্ৰতি আসনত 100 টকা পৰ্যন্ত বৃদ্ধি শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে, আৰু গুৱাহাটীৰ পৰা তিনিচুকীয়া জিলালৈ ভাড়া 1100 টকা পৰ্যন্ত, বাছ ভাড়া বাঢ়িল 15% শিৰোনামেৰে আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। বিগত সময়ছোৱাত অসমত কৰায়ত্ত হোৱা 2000ৰো অধিক সন্দেহজনক বাংলাদেশীক বিতাৰণৰ বাবে চলা তৎপৰতা সন্দৰ্ভত এটা বাতৰি অসমীয়া খবৰ কাকতে, কঠোৰ কেন্দ্ৰ সত্যতা নিৰূপণৰ বাবে ঢাকালৈ তালিকা প্ৰেৰণ, শুভ সংবাদৰ আশাত অসম আৰক্ষী, অসমৰ পৰা বহিষ্কাৰ হ'ব 2680 বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ আশাব্যঞ্জক তথ্য, অৰুণোদয় হ্ৰাস কৰিছে ঘৰুৱা হিংসা শিৰোনামেৰে এটা বাতৰি আগস্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতো।
1: ধন্যবাদ দেৱী। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পাঁচ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰীৰ মন কী বাত, পৰিস্থিতিয়ে বাধ্য কৰালে দ্বিতীয়বাৰৰ বাবে অপাৰেচন সিন্দুৰ আৰম্ভ কৰিব পৰাকৈ সেনাবাহিনী প্ৰস্তুত বুলি সেনাপ্ৰধানৰ প্ৰকাশ, আজি বিশ্ব ধপাত বিৰোধী দিৱসৰ আয়োজন, গুৱাহাটী মহানগৰ আৰক্ষীৰ 26 জন মাদক দ্ৰব্য সৰবৰাহকাৰী গ্ৰেপ্তাৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। নিবেদন কৰিছো চলচ্চিত্ৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। প্ৰথমে কুমাৰ চানু আৰু সঞ্জীৱনী কণ্ঠত কৰিব ছবিৰ এটি গীত।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰীয়া হিয়া দিয়া নিয়া ছবিত শান্তা উজীৰ, জুবিন গাৰ্গ, দেৱজিৎ চৌধুৰী আৰু মালবিকা বৰাৰ কণ্ঠৰ এটি গীত।

ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ ৰিফিউজি ছবিত এলকাই য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠৰ এটি গীত।

চলচ্চিত্ৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া মন যায় ছবিত জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত।

চলচ্চিত্ৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 10:55। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৰেভ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত, ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত ষ্টুডিঅত মই বনশ্ৰী হাজৰিকা।
1: কৈ কৈ ভাগৰি গলো, কি হল? নতুন কিট বেগ লাগে, তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা। কাৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে চি এম এছ পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত চি এম এছ পৰ্টেল, নহলে অভিযোগ হব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিট বেগ। আৰ বি আই কয়
2: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত আৰ বি আই অম্বুডচমেন।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী। কিছু সময় পাছতেই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: ইয়ে আকাশবাণী দিল্লী হে, কৃপয়া হমাৰে বিশেষ কাৰ্যক্ৰম কি প্ৰতীক্ষা কিজিয়ে। ইয়ে আকাশবাণী হে।
5: শ্ৰীমদ ভগৱত গীতা মে কহা গয়া হে, যদি ব্যক্তি কি বুদ্ধি শুদ্ধ হো তো অকসর ছোটে ছোটে কর্ম কি নৈতিক যোগ্যতা ভি বড়ে বড়ে কর্ম কর ডালনে মে সমর্থ হতি হে। বুদ্ধি তো এক তলবার কে সমান হে। জীবন মে জো কুছ ভি ইনসান কে সামনে আতা হে উসকি কাট ছাঁট করনা হি বুদ্ধি কা কাম হে। ইসকে বিপরীত জব বুদ্ধি শুদ্ধ না হো তব কিসি কর্ম কি নৈতিক যোগ্যতা কা জ্ঞান মনুষ্য কো নহি হো সকতা। ইস তরহ বুদ্ধি কে অভাব মে আচ্ছা কার্য ভি বুরা বন সকতা হে।
6: मन की शांति और शक्ति के लिए जुड़िए भक्ति से। आकाशवाणी आपके लिए लेकर आया है विशेष चैनल आराधना। 24 घंटे सुनिए कई भारतीय भाषाओं में अपने मन पसंद भजन, महत्वपूर्ण सांस्कृतिक आयोजनों की सजीव प्रस्तुति, महाकुंभ मेला हो या जगन्नाथ रथ यात्रा, लोक रामायण या पौराणिक प्रसंग, सुनिए सूफी संगीत और शबद कीर्तन,
7: कोई बोले राम राम।
6: आध्यात्मिक ऊर्जा का संचार करता आकाशवाणी का आराधना चैनल, न्यूज ऑन AIR ऐप, DTH और YouTube पर भी उपलब्ध। आराधना

0: মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ, অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত 3 বাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেশ কুজুৰ। মই ভাবিলো এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতো। অনিমেশজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালো, সত শ্ৰী আকাল।
1: নমস্কাৰ ছাৰ।
0: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছো, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰো মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
1: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিডকালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
0: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা, কওকচোন।
2: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছো আৰু 10.1 বেগেৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছো যাতে ট্ৰেক আৰু মোৰ পোছাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
0: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
2: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাইও ফুটবল খেলিছিল, ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিংজীয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল। এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয় শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ

0: কৰিলে, তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গলো। আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হবলৈ অনুৰোধ কৰিছো।
1: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে, যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্বেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
0: হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো পজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়ে মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ, মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰৰ জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা, কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায়, আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: অনিমেশজী,
2: ছাৰ, 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ, নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱৈ যেতিয়া, মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব। তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম। পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন, সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালো যে ভাৰতীয়ই পাৰে। আমাৰ বাবে ইয়াক কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে। আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
2: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এই ভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা, প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়ে সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গুৰিন্দৰ বীৰ, আপুনি কি ক'ব?
0: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ, বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব। এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শনো উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে। খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুই মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈ পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালোঁ।

0: অশেষ ধন্যবাদ স্যার।
1: ধন্যবাদ ধন্যবাদ। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ, কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাচ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰবত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰবত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰকম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰবত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফনচু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদা আম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগানপল্লী, ততাপুৰী, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়, আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছো। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছো যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই, আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধু কথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত ছাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। ছাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই ছাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, ছাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ। মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়, প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছো। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে। সেইবাবে আজি মই

বিষয়ে কিছু কথা অৱগত কৰিব খুজিছো। এই সংগ্ৰহত ২১খন ডাঙৰ আৰু ৩খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত ৩খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালী ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ ৬-৭ শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছচাইটি সম্পৰ্কে জানিব পাৰিছো। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে ৩০ ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰ কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমী ক্লাবৰ সৈতে জড়িত হ'বলৈ অনুৰোধ কৰিছো। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছো। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছো। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় ১৩ ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেন্সে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেন্স নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হ'ল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গ'ল। বন্ধুসকল, এই এম্বুলেন্সখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেন্সখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ, তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে।
কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা, আৰু কাৰোবাৰ হয়তো

0: পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। লৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি। এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হ'ল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল। তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হ'ল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হ'ল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হ'ল। 3 দশক আগতেই তেখেতক লগ পাইছিলোঁ। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ল'লে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হ'লগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালোঁ। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছোঁ, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছোঁ যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ, তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছো, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত, 12:05 ইংৰাজীত আৰু 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব।

নমস্কাৰ সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ আমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে আজি ষ্টুডিঅত আছো মই ৰুজিমুদৈ আৰু মোৰ সৈতে ত্ৰিদিশা বৰা।

ডক্টৰ বাণীকান্ত কাকতীয়াই কৈছিল, পৃথিৱীত কিবা ডাঙৰ কাম কৰিব লাগিলে জীৱনৰ আগদুখৰত সাধনা লাগিবই লাগিব, আৰু সাধনাৰ সাৰুৱা ক্ষেত্ৰ হৈছে নীৰৱতা।

0: যুববাণীৰ অনুষ্ঠান আৰম্ভ কৰাৰ আগতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ আৰু কাইলৈৰ যুববাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন প্ৰচাৰ কৰা হ'ব 5:15ৰ পৰা। 5:55ত আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ত শুনিবলৈ পাব গীতেৰে কথাৰে অনুষ্ঠানটি যুগুতাই আনিছে ভাৰ্গৱ কলিতাই। গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয় অংশ শুনিবলৈ পাব 6:30ত। ৭:20ত আগবঢ়োৱা হ'ব বাৰে ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ সুৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকিব দক্ষিণ গুৱাহাটী বিএড কলেজৰ ছাত্ৰ ছাত্ৰীসকল। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকা আৰু স্বাস্থ্যতী তালুকদাৰে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু প্ৰিয় শ্ৰোতা, এনেদৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: কাইলৈ ঠিক আজিৰ সময়তে অৰ্থাৎ 5:10ৰ পৰা মুকলি কৰা হ'ব আমাৰ যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15ৰ পৰা। 5:55ত আগবঢ়োৱা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10ত শুনিবলৈ পাব যুৱ আবৃত্তিৰ অনুষ্ঠান। 6:30ত আগবঢ়োৱা হ'ব বৰগীত। যুৱ সাহিত্য অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। 7:50ত শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠান। বৃন্দগান আগবঢ়োৱা হ'ব নিশা 8:00। প্ৰিয় শ্ৰোতা, 8:05ত শুনিবলৈ পাব বেহেলা বাদন। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

0: আজি 31 মে বিশ্ব ধপাত বিৰোধী দিৱস। ইয়াৰ মূল উদ্দেশ্য হৈছে ধপাত সেৱনৰ ভয়াৱহ অপকাৰিতাৰ বিষয়ে জনসাধাৰণত সজাগ কৰা আৰু ধপাতমুক্ত সমাজ গঢ়ি তোলা।
1: 1987 চনৰ বিশ্ব স্বাস্থ্য সংস্থাই মানৱ সমাজত ধপাতৰ পৰা হ'ব পৰা অপকাৰিতা তথা ইয়াৰ বিৰূপ প্ৰভাৱসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে 31 মে তাৰিখটো সমগ্ৰ বিশ্বজুৰি ধপাত বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
0: প্ৰিয় শ্ৰোতা, এবাৰ আমি আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জনত প্ৰথমেই শুনাবলৈ লৈছো সোনু নিগম, শ্ৰেয়া ঘোষাল আৰু সংকীৰ্ণৰ কণ্ঠত কুৰবান ছবিখনৰ পৰা এই সুমধুৰ গীতটি।

0: ধপাত সেৱনৰ ফলত কৰ্কট ৰোগ, হাঁওফাঁওৰ ৰোগ, হৃদযন্ত্ৰৰ সমস্যা আদি জটিল ৰোগ হ'ব পাৰে। এই সজাগতা বৃদ্ধি কৰাৰ বাবেই বিশ্ব ধপাত বিৰোধী দিৱসৰ মূল লক্ষ্য।
1: অনুষ্ঠানত এইবাৰ শুনোৱা হওক কুৰবান ছবিখনৰ পৰাই শ্ৰুতি পাঠক আৰু কৰিণা কাপুৰৰ কণ্ঠৰ গীত।

0: ধপাতত থকা অন্যতম এদিন এবিধ উপাদান হৈছে নিকোটিন, যি প্ৰকৃততে মানুহক ধপাতৰ প্ৰতি আসক্তি যোগাই তোলে। এই ধপাত সেৱনৰ লগে লগে আমাৰ শৰীৰত প্ৰৱেশ কৰা ধপাতত থকা বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্যসমূহে আমাক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। ধপাত এবিধ উদ্ভিদ যদিও ইয়াত প্ৰায় 4,000 বিধ ৰাসায়নিক দ্ৰব্য নিহিত হৈ থাকে বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে। এই 4,000 বিধ ৰাসায়নিক দ্ৰব্যৰ ভিতৰত প্ৰায় 50-60 বিধমান ৰাসায়নিক দ্ৰব্য আছে যি মানৱ শৰীৰত কৰ্কট ৰোগৰ সৃষ্টিত অৰিহণা যোগায়।
1: প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো বিশাল দদলানীৰ কণ্ঠত কুৰবান ছবিখনৰ পৰা এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো য়ুভৰাজ ছবিখনৰ পৰা বেনী দয়াল, শ্রেয়া ঘোষাল আৰু এ আৰ ৰহমানৰ কণ্ঠৰ গীত।

0: প্ৰত্যক্ষভাৱে ধপাত গ্ৰহণ কৰা লোকৰ লগতে পৰোক্ষভাৱে ধূমপানৰ ধোঁৱাৰ সংস্পৰ্শলৈ অহা লোকসকলো সমানেই ক্ষতিগ্ৰস্ত হয়। ধূমপান লাহে লাহে মাৰাত্মক হৈ উঠে। ধপাত বৰ্জন কৰি নিজৰ লগতে পৰিয়ালৰ স্বাস্থ্য সুৰক্ষিত ৰখাটো সমাজৰ সকলোৰে দায়িত্ব। প্ৰিয় শ্ৰোতা, এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো
1: মাস্তি ছবিখনৰ পৰা উদিত নাৰায়ণ আৰু অভিজিতৰ কণ্ঠৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ শুনোৱা হওক মস্তি ছবিখনৰ পৰাই শান আৰু স্নেহা পাণ্ডেৰ কণ্ঠৰ এই গীতটি।

0: ধপাত আসক্তিৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে লং, ইলাচি, চুইংগাম ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰি যোগাভ্যাস আৰু মানসিক দৃঢ়তাই ধপাত এৰাত সহায় কৰে। ধপাত সেৱন কৰিবলৈ মন গ'লেই অন্য বিষয়ত মনোযোগ দিয়ক, অধিক পানী সেৱন কৰক, দীঘলীয়াকৈ উশাহ নিশাহৰ দ্বাৰাও উপকৃত হ'ব পাৰি।
1: প্ৰিয় শ্ৰোতা, শুনি আছে মনোৰঞ্জন। এইবাৰ মনোৰঞ্জনত শুনাবলৈ লৈছো মস্তি ছবিখনৰ পৰা আনন্দ ৰাজ আনন্দৰ কণ্ঠত এই সুমধুৰ গীতটি।

0: প্ৰিয়শ্ৰোতা, আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি সজাগ কৰাৰ চেষ্টা কৰিছোঁ ধূমপানৰ পৰা যুৱ সমাজকে আদি কৰি সকলো শ্ৰেণীৰ মানুহকে সুৰক্ষা দি এখন সুস্থ সমাজৰ অংশীদাৰ যাতে আমি সকলোৱে হ'ব পাৰোঁ।
1: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ উদিত নাৰায়ণ আৰু শানৰ কণ্ঠত মস্তি ছবিখনৰ পৰা এই গীতটি।

0: ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰিং পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব।

0: বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্টেশ্যন, মেকানিকেল, মিলৰাইট, মেণ্টেনেঞ্চ মেকানিক, মেকানিক ইলেক্ট্ৰিকেল মেকানিক, মেকানিক ৱেৰমেন, ট্ৰেক্টৰ মেকানিক, হিট ইঞ্জিন, টাৰ্ণাৰ মেকানিষ্ট, এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in আবেদনৰ শেষ তাৰিখ 19 জুন।
1: ইমান পৰে শ্ৰোতাসকলে শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

0: precautions to stay safe. He also encouraged the consumption of traditional summer beverages. The Election Commission has said that enumeration under Phase 3 of Special Intensive Revision SIR has begun in Odisha, Mizoram, Sikkim and Manipur. It said that all eligible electors whose enumeration forms are received by the Electoral Registration Officer on or before the 28th of June will be included in the draft electoral rolls. The objective of SIR is that no eligible citizen is left out while no ineligible person is included in the electoral roll. Science and Technology Minister Dr. Jitendra Singh today said India has transformed from a technology follower to a technology leader over the past 12 years. Speaking in a podcast with Doordarshan News, Dr. Singh said the country is playing an increasingly important role in the development of frontier technologies and helping shape the future of global innovation. In Himachal Pradesh, 8 people lost their lives after their vehicle fell into a deep gorge in the Chamba district. The deceased include 7 tourists from Chhattisgarh and the driver of the vehicle. The tourists had been visiting Himachal Pradesh for sightseeing and were staying in Dalhousie before leaving for Sach Pass on Friday. When they failed to return, the hotel management alerted the police, after which the search operation was initiated. Authorities later located the vehicle deep inside the gorge. The Central Board of Secondary Education, CBSE, has said an expert team of cyber security professionals from various government agencies and Indian Institutes of Technology has been deployed to secure the OnMark portal, which is its on-screen marking OSM system utilized for the evaluation of Class 12 answer sheets. In a social media post, the board said vulnerabilities have been identified and contained and a thorough review is being carried out to rule out any other exploitable weaknesses. The Terminal Ballistics Research Laboratory of the DRDO today successfully conducted trial of a powerful high-caliber bomb at its facility at Ramgarh in Panchkula district of Haryana. The test was conducted amid comprehensive security arrangements. In badminton, the Indian pair of Sattvik Sairaj Ranki Reddy and Chirag Shetty clinched the men's doubles title in Singapore Open today. The duo defeated Indonesian combination of Muhammad Shohibul Fikri and Fajar Alfian 18-21, 21-17, 21-16 in the final to win their first title in 2 years. The Indian pair had won the Thailand Open in May 2024. In IPL cricket, Gujarat Titans and defending champions Royal Challengers Bengaluru are all set for epic title clash at Narendra Modi Stadium in Ahmedabad this evening. Both teams are aiming for their second IPL title. Gujarat won their maiden crown in 2022. And that is the end of this news bulletin.
1: বাতৰি পিছতে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠান সূচীৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষ পৰম্পৰা। প্ৰিয় শ্ৰোতা, এইবাৰ আগবঢ়াবলৈ লৈছো গীতেৰে কথাৰে অনুষ্ঠানটি। যুগুতাই আনিছে ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আন্তৰিক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিৰ যোগেৰে আমি বিভিন্ন ঠাইলৈ যাওঁ, যুৱ প্ৰজন্মৰ বিভিন্ন ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ত আমি কথা পতাৰ চেষ্টা কৰোঁ আৰু তেখেতসকলৰ অনুৰোধৰ গীত আমি আপোনালোকক শুনোৱাৰ চেষ্টা কৰোঁ। আজি মই আহি উপস্থিত হৈছো গুৱাহাটীৰ পাণবজাৰ অঞ্চলত আৰু আজি মই কথা পাতিবলৈ লৈছো আপুনি, মই, আমি সকলোৱে এৰি অহা সেই সোণোৱালী শৈশৱৰ কথা। কবিয়ে কৈছিল, সোণৰ শৈশৱকাল গলে আৰু নাহে, পখিলাই কাণে কাণে কয়। এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো, নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জুহিতা কলিতা, মোৰ ঘৰ গুৱাহাটীতে বাৰু।
2: আপোনাক আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আদৰণি জনাইছো আৰু আমাৰ এই অনুষ্ঠানটিত আজি আমি কথা পাতিবলৈ লৈছো সোণোৱালী শৈশৱৰ বিষয়ে। আৰু শৈশৱ বুলি ক'লে আমাৰ বিভিন্ন ধৰণৰ স্মৃতি জড়িত হৈ থাকে, শৈশৱ বুলি ক'লে আপোনাৰ অনুভৱ কেনেকুৱা?
3: সঁচা কথা ক'বলৈ গ'লে শৈশৱটো আচলতে এটা মধুৰ স্মৃতি বুলি ক'ব লাগিব। ইমানখিনি নষ্টালজিয়া আৰু সেউজীয়া অনুভূতি আমাৰ সৈতে জড়িত হৈ আছে। যেতিয়া আমি শৈশৱলৈ উভতি যাওঁ, ল'ৰালিৰ সময়ছোৱাত আচলতে আমি যে খেল ধেমালি কৰিছিলোঁ লগৰীয়াৰ সৈতে, মন গ'লে ক'বালৈ গুচি যাব পাৰিছিলোঁ, ওচৰতে লুকা ভাকু খেলিছিলোঁ, সেইসমূহৰ কথালৈ আচলতে বাৰুকৈ মনত পৰে। আৰু সেইসমূহ ঘটনাই বৰ্তমানত যেন কোনোবাখিনিত সেই শৈশৱ নোহোৱা হৈ গৈছে, সেই শৈশৱৰ সময়খিনি যেন আজিৰ প্ৰজন্মই নোপোৱা

0: হৈ গৈছে সেইখিনিও কিন্তু মোৰ মনত কোনোবাখিনিত দুখ দিয়ে।
1: হয়, ধন্যবাদ, আপোনাৰ অনুভৱৰ বিষয়ে জানি আমাৰ ভাল লাগিল। আৰু আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আজি আপুনি কোনটো গীত শুনিবলৈ বিচাৰিব?
0: আজিৰ অনুষ্ঠানটোৰ যোগেৰে মোৰ এটা খুব অতি প্ৰিয় গীত বুলিয়েই কৈছোঁ, ঔ তুল তুল ঔ বুলবুল ঔ শেউতি তৰা, সেই গীতটি বজাই দিব পাৰিলে ভাল পাম।

0: প্রিয় শ্রোতা, এইবার মই আন এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো। নমস্কার, আপোনার নাম আৰু পৰিচয়টো জনাব।
1: হয়, নমস্কার, মোৰ নাম জবনিকা বৰুৱা, মোৰ ঘৰ ৰঙিয়া।
0: আমাৰ গীতেৰে কথাৰে অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আৰু এই অনুষ্ঠানটিত আজি আমি কথা পাতি আছো শৈশৱৰ বিষয়ত। আৰু শৈশৱ বুলি ক'লে আমাৰ সকলোৰে মনত বিভিন্ন ধৰণৰ স্মৃতি সজীৱ হৈ থাকে। আমাৰ শ্ৰোতাসকলৰ বাবে আপোনাৰ স্মৃতিসমূহ যদি আমাক কৈ দিয়ে।
1: শৈশৱ বুলি ক'লে আচলতে নষ্টালজিয়া এক সময়। শৈশৱলৈ উভতি গ'লে অতি এটি মধুৰ সময়লৈ উভতি যোৱা যায়। মুকলি আকাশৰ তলত চোতালত ঢাৰি পাৰি ককা আইতাৰ লগত সাধু শুনি তৰা ভৰা আকাশখন চাইছিলোঁ। আৰু শৈশৱ বুলি ক'লে লগৰ সমনীয়াসকললৈ মনত পৰে, যাৰ লগত আমি এদিন চিডনিং বাই খেলিছিলোঁ, শিলৰ মাজত লাজ গুটি বিচাৰি ফুৰিছিলোঁ, তেনেকুৱা এটা শৈশৱ। গোটেই গাঁওখন ইমূৰৰ পৰা সিমূৰ দিনটোত এবাৰ এপাকলৈ ঘূৰিছিলোঁ। প্ৰতি ঘৰে ঘৰে গৈ লুকা ভাকুৰ আমেজ লৈছিলোঁ। ৰবাব টেঙাৰে বল খেলিছিলোঁ, ফুটবল। ৰবাব টেঙাৰ ফুটবলৰ সেই আমেজটো বুজাব নোৱাৰা এক অতি মধুৰ আৱেগ জড়িত হৈ আছে আমাৰ। ৰবাব টেঙা যেতিয়া চুৰি কৰি আমি বেলেগৰ ঘৰৰ পৰা চুৰি কৰি আনি লুকাই লুকাই খাইছিলোঁ, আৰু গালি খোৱা সেই কথাবোৰ আজিও মনত পৰে।
0: আপোনাক ধন্যবাদ জনাইছো। হয়, নিশ্চয়কৈ শ্ৰোতাসকল, শৈশৱ বুলি ক'লে আমাৰ সকলোৰে কিছু মধুৰ স্মৃতি থাকে। সেই শৈশৱটো যদি গাঁৱত পাৰ হয় তেতিয়াহ'লে স্মৃতিসমূহ আৰু মধুৰতম হৈ উঠে। আজি আমাৰ এই অনুষ্ঠানটিৰ যোগেৰে আপুনি কোনটো গীত শুনিবলৈ বিচাৰিব?
1: 1 2 3 4 জ্যোতি দিলো গৰু গাড়ী, এই গীতটো শুনিবলৈ বিচাৰিম।
0: খুবেই সুন্দৰ গীত, এটিৰ বাবে অনুৰোধ জনাইছে। আপোনাক ধন্যবাদ জনাইছো, আৰু আমাৰ আকাশবাণীৰ অনুষ্ঠান আপুনি শুনি থাকিব।

0: तंत्रांशे अभ्युपलब्धो भविष्यति। केंद्रीय माध्यमिक शिक्षा परिषदा उक्तम यत् स्वस्य सेवा प्रदातुः ऑन मार्क पोर्टल इत्यस्यान्तर्गताः ये दोषाः अधुना सार्वजनिक रूपेण आगताः तेषां विषये सा सावधानतया निरीक्षणं करोति। सामाजिक माध्यमेषु प्रकाशिते संदेशे सीबीएसई उक्तवान् यत् विविध सर्वकारीय संस्थानां तथा भारतीय प्रौद्योगिकी संस्थानां साइबर सुरक्षा विशेषज्ञानां दलं गतदिनेषु एतासां प्रणालीनां सुदृढीकरणाय तथा तन्त्रांशं सुरक्षितुं नियुक्तम् अस्ति। सीबीएसई अपि सूचितवान् यत् अभिज्ञाताः दोषाः नियन्त्रणाधीनाः कृताः, सहैव अन्यासां संभावितानां त्रुटीनां निवारणार्थं गभीरा समीक्षा क्रियते। एडमिरल कृष्ण स्वामीनाथन अद्य नौसेनायाः 27वें प्रमुखत्वेन पदभारं स्वीकृतवान्। असौ एडमिरल दिनेश के त्रिपाठी इत्यस्य उत्तराधिकारी अभवत्। एडमिरल स्वामीनाथन उक्तं यत् नौसेना समावान पूर्णे जटिले अनिश्चिते च वातावरणे सक्रिय रूपेण कार्यं कर्तुं प्रवृत्ता अस्ति। सावदत् यत् नौसेनायाः आधुनिकीकरणं क्रियते येन उच्चतमस्तरस्य युद्धक्षमता सुसज्जिता भविष्यति। अस्मिन् अवसरे निवर्तमानः नौसेना प्रमुखः एडमिरल दिनेश के त्रिपाठी देशस्य नौसेनायाः नेतृत्वं गौरवपूर्णम् अभवत् इति अवदत्। स प्रोक्तवान् यत् पश्चिम एशियायाः वर्तमान स्थितेः मध्ये भारतीय नौसेनायाः प्रतिबद्धता व्यावसायिकता च अक्षुण्णा एव स्तः। अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्पः अवोचत् यत् अमेरिका ईरानेन सह परमाणु सन्धेः सन्निकटः वर्तते, तथापि तेन संचेतितं यत् यदि संवादो विफलः भवेत् चेत् सैन्य कार्याचरणस्य विकल्पः अपि तत्परः स्यात्। श्रीमता ट्रम्पेण उक्तं यत् ईरानाय कदापि परमाण्वस्त्र निर्माणानुमतिः नैव प्रदास्यते। तेनाश्वासितं यत् सन्धिः जाते सति होर्मुज जलडमरू मध्ये इत्येतत् शीघ्रम् उद्घाटयिष्यते। बैडमिंटन क्रीडायां सिंगापुर ओपन टूर्नामेंट इति श्रृंखलायाः निर्णायक स्पर्धा भारतस्य सात्विक साईराज रंकी रेड्डी चिराग शेट्टी इत्यनयोः युगलेन विजिता। निर्णायक स्पर्धायां भारतीय दलेन इंडोनेशियायाः मोहम्मद शोहिबुल फिक्री फजर अल्फियान इत्यनयोः युगलं 18-21, 21-17, 21-16 इति अंकांतरालेन पराजितम्। आईपीएल क्रिकेट स्पर्धा मालिकायां निर्णायक स्पर्धा अद्य अहमदाबादस्य नरेन्द्र मोदी क्रीडांगणे भविष्यति। क्रीडायां गुजरात टाइटन्स दलं रॉयल चैलेंजर्स बेंगलुरु दलेन सह स्पर्धिष्यति। स्पर्धायाः आरंभ सायं 7:30 भविष्यति इति वार्ताः।
1: মেট্ৰো এপিসোডে উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। শ্রোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহার্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহার্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাকৃতিক প্ৰযোগে। প্ৰিয় শ্ৰোতা, নিবেদন কৰিবলৈ লৈছো গীতৰে কথাৰে অনুষ্ঠানৰ দ্বিতীয় দ্বিখণ্ড, যোগতে আগবঢ়াব ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, আজিৰ গীতেৰে কথাৰে অনুষ্ঠানটিৰ দ্বিতীয়টি অংশলৈ মই ভাৰ্গৱ কলিতাই আপোনালোকক আদৰণি জনাইছো। ইতিমধ্যে আপোনালোকে জানিব পাৰিছে আজিৰ অনুষ্ঠানত মই কথা পাতি আছো শৈশৱৰ বিষয়ত, আৰু মই বৰ্তমান উপস্থিত আছো গুৱাহাটীৰ পাণবজাৰ অঞ্চলত আৰু এগৰাকী যুৱতীৰ ওচৰলৈ আহিছো। নমস্কাৰ, আপোনাৰ নাম আৰু পৰিচয়টো জনাব।
3: হয়, নমস্কাৰ, মোৰ নাম স্বৰ্গজ্যোতি চেতিয়া, মোৰ ঘৰ লক্ষীমপুৰ জিলাৰ এখন ভিতৰুৱা গাঁও।
2: আকাশবাণীৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো। আজি আমি কথা পাতি আছো শৈশৱৰ বিষয়ত, আৰু আমি শৈশৱৰ বিষয়ে বিভিন্ন কথা ইতিমধ্যে পাতিলো, কিন্তু আপোনাৰ পৰা জানিব বিচাৰিম আজিৰ শিশুসকল বিশেষকৈ মোবাইলৰ লগত কিছু জড়িত হৈ থকা দেখা যায়, এই বিষয়ত আপুনি কি ক'ব?
3: মই জনাব বিচাৰো যে আগতে আমি ধূলি বালিৰ লগত আমাৰ শৈশৱ জড়িত আছিলে। গৰম বন্ধত আমি গছৰ পৰা ফল ছিঙি খাইছিলো, কিন্তু বৰ্তমান যিমানখিনি ল'ৰা ছোৱালী বা শিশুসকল আছে তেওঁলোকক মোবাইলৰ লগত জড়িত হোৱা দেখা যায়। তেওঁলোকে ভিডিঅ' গেম, কাৰ্টুন এনেকুৱাবিলাকত ব্যস্ত থকা দেখা যায়, আৰু সময় সলনি হৈছে, যুগৰ পৰিৱৰ্তন হৈছে, গতিকে ল'ৰা ছোৱালীবিলাকো আগবাঢ়ি যোৱাটো বা শিশুসকল আগবাঢ়ি গৈ আছে প্ৰতিযোগিতাৰ দৌৰত, কিন্তু তথাপিও শৈশৱৰ যিখিনি স্মৃতি সেই স্মৃতিখিনিৰ লগত পৰিচয় কৰাবলৈ হ'লে মোবাইলৰ পৰা বৰ্তমান আমি মোবাইলৰ পৰা আঁতৰাই নি অলপ মুকলি পৰিৱেশত খেলা ধূলা কৰিবলৈ শিশুক দিব লাগে।
2: আপুনি খুবেই সুন্দৰকৈ আমাক জনালে, আৰু আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আজি আপুনি কোনটো গীত শুনিব বিচাৰিব?
3: এই অনুষ্ঠানটোৰ জৰিয়তে মই জুবিন গাৰ্গৰ পাখি পাখি এই মন গানটো শুনিব বিচাৰো।
2: খুবেই সুন্দৰ গীত, এটিৰ বাবে আপুনি অনুৰোধ জনালে, আপোনাক ধন্যবাদ জনাইছো, আমাৰ অনুষ্ঠান শুনি থাকিব।
3: হয়, নিশ্চয়।

0: জানিব বিচাৰিম। আমাৰ শিশুসকল বিশেষকৈ আজিকালি খেল ধেমালিৰ পৰা বিৰত হৈ কিছু বাকী ক্ষেত্ৰত মনোযোগ দিয়া দেখা গৈছে। গতিকে ইয়াৰ পৰা আঁতৰাই আনিবলৈ বা শিশুসকলক এটা ভাল বাট দেখুৱাবলৈ সমাজখনৰ বা আমাৰ অভিভাৱকসকলৰ দায়িত্ব কেনেকুৱা বুলি ভাবে?
1: হয়, আজিকালি ল'ৰা ছোৱালীৰ যদি আমি চাওঁ, মোবাইল ফোনছ বা টেকন'লজিয়ে বিৰাটকৈ বেছিকৈ তেওঁলোকক আকৰ্ষিত কৰে আৰু দেখা গৈছে যে কিতাপ নভেলছ যোনবোৰ আগৰ দিনত খুব এটা বেছি গুৰুত্ব আছিল সেইটো গুৰুত্ব বহুখিনি কমি গৈছে। মই ভাবোঁ যে আমাক দেউতাহঁতে যেনেকৈ ডাঙৰ কৰিছিল, মোক সৰুতে আগতে বুক ফেয়াৰৰ পৰা কিতাপ আনি দিছিলে সৰুতে, তেতিয়া তেনেকেই মোৰ কিতাপ পঢ়া এটা প্ৰেম এটা আৰম্ভ হ'ল তাৰ পৰাই। তো সৰু সৰু তেনেকুৱা কাৰ্যকলাপ বা ক্ৰিয়াৰ দ্বাৰা যুৱক অভিভাৱকসকলে ল'ৰা ছোৱালীক টেকন'লজিৰ দ্বাৰা যি গ্ৰাস হয় তেওঁলোকে, তো তাৰ পৰা অলপমান দূৰত আনি তেওঁলোকক আগবঢ়াই নিব পাৰে।
0: নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটিত আজি আপুনি কোনটো গীতৰ অনুৰোধ কৰিবলৈ বিচাৰিব?
1: মই আজি মা আমি শদিয়ালৈ যামে সেই গীতটো বিৰাটেই ভাল পাওঁ আৰু সেই গীতটো এই অনুষ্ঠানত অনুৰোধ কৰিব বিচাৰিছোঁ।

0: জামে, মা আমি পটিয়ালে জামে।
1: ইমান পৰে শ্ৰোতাসকলে গীতৰে কথাৰে অনুষ্ঠানটি শুনিলে। যুগুতাই আগবঢ়ালে ভাৰ্গৱ কলিতাই।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী।

গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

বই পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: প্রশ্রোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহ্বান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই আহ্বান জনায়। তেওঁ কয় যে এনে বতৰত সকলোৱে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা উচিত।
2: इस समय देश के ज्यादातर हिस्सों में बहुत गर्मी पड़ रही है। तेज धूप, गर्म हवाएं, ऐसे मौसम में अपना ध्यान रखना बहुत जरूरी है। पानी पीते रहिए, धूप में अगर निकलना ही पड़े तो थोड़ा संभल कर निकले। इस दिशा में सरकार की भिन्न भिन्न डिपार्टमेंट्स ने जो गाइडलाइंस जारी की है वो भी भूलिएगा नहीं।
1: অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে এই ভ্ৰমণকালত এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ লগতে কয় যে এই তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে কয় যে এই তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান ল'ব পাৰি। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে এতিয়া জ্যোতিৰ্বিজ্ঞান আগ্ৰহৰ বিষয় হৈ উঠিছে বুলি উল্লেখ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি তেওঁ তৰুণ প্ৰজন্মক এনে একোটা ক্লাবৰ সৈতে জড়িত হবলৈ আহান জনায় আৰু বন্ধৰ দিনত এটা তাৰকা গৃহ দৰ্শন কৰিবলৈ পৰামৰ্শ দিয়ে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড০ শৰ্মাই কয় যে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে অসমক সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰামৰ্শই বিকশিত অসমৰ গতিত সহায়কৰ ভূমিকা গ্ৰহণ কৰিব। বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতি আৰু বৰ্তমানৰ ভূ ৰাজনৈতিক প্ৰত্যাহ্বানসমূহৰ ভাৰতক দক্ষতাৰে আগবঢ়াই নিয়াত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সুনিপুণ গভীৰ দৃষ্টিভংগী অতি জ্ঞানবৰ্ধক আৰু অত্যন্ত প্ৰেৰণাদায়ক। ড০ জয়শংকৰে প্ৰদান কৰা বহুমূলীয়া সময় আৰু পৰামৰ্শৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰি ড০ শৰ্মাই বিদেশ মন্ত্ৰীগৰাকীৰ দিক নিৰ্দেশনা আৰু পৰামৰ্শৰে অসমেও চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰ্যটনৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে দুগুণ উৎসাহেৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে আজি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। তেওঁলোকে অসমৰ উন্নয়ন, সম্ভাৱনা আৰু অনাগত দিনৰ লক্ষ্য সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা ঘোষণা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীয়ে কালি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সৌজন্যমূলক সাক্ষাৎ কৰে। ড০ শৰ্মাই নিজৰ দ্বিতীয়টো কাৰ্যকাল কিদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰে। তেওঁ অসমৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে আৰু অনাগত সময়ত তেওঁৰ মাৰ্গদৰ্শন কামনা কৰে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো সাক্ষাৎ কৰে। নগাঁও জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অথবা ধাবাৰ সন্মুখত ট্ৰাক আদি ৰখাই থোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কোনো বিশেষ কাৰণত গাড়ী ৰখাবলগীয়া হলে নিয়ম অনুসৰি লাইট জ্বলাই ৰাখিব লাগিব। তদুপৰি নগাঁও চহৰৰ ভিতৰত থকা পথসমূহতো দুখন গাড়ী সমানে ৰখোৱাত বাধা আৰোপ কৰা হৈছে। আজি তেনে অনিয়ম কৰা 12খন গাড়ীৰ বিৰুদ্ধে জৰিমনা বিহা হৈছে বুলি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
3: নগাঁও গোটেই অসমৰ ভিতৰত 3 নম্বৰত আছে আটাইতকৈ বেছি এক্সিডেণ্ট য'ত হয়। সেইকাৰণে ইতিমধ্যে ৰাইজক খুব বিনম্রভাবে আমি অনুরোধ করে আসছিলাম, কিন্তু একটা কথা দেখি যে অনুরোধে কাম নয়। এটা আমি ক্লিপার্স এনেক চকাত যে লগাই দিব পারে সেই ক্লিপবিল সেই আনিছ হাইওয়ের ভিতর আমার নগাঁও জেলাখনের ধাবাবিল কাষত যখন ট্রাক আনি পেলায় রখাই দিয়ে সচরাচর দেখা গেছে যে সেই ট্রাকবিল রয়ে থাকা অবস্থা পিছপিনে এটাতো ট্রাক হাইওয়ে রখাব নয়, কিনা কারণবশত ইমার্জেন্সি যদি রখাইছে তাহলে মানুষ থাকবে লাইট জ্বলি থাকি সরসংখ্যক আমার যা মাহত 35টা এক্সিডেন্ট হয়েছে, 35টা এক্সিডেন্টত প্রায় 22 জন মানুষ আমি প্রাণ হেরাবলিয়া হয়েছে। আর সরসংখ্যক আমি দেখিছো যে হেলমেট নিপিনার বাবে আর খুব জোর করে গাড়ি চলার।
1: উল্লেখযোগ্য যে নগাঁও জেলাত বিগত এমাহত 35টা পথ দুর্ঘটনা সংঘটিত হয় আর এই দুর্ঘটনায় 22 জন লোকের প্রাণ হেরায়। জেলাখনত ঘৰ ভাড়া দিয়া মালিকসকলৰ লগতে পেইং গেষ্টৰ মালিকসকলৰ বাবেও কেতবোৰ নিয়ম বলবৎ করা হৈছে বুলি জিলায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
4: ধপাতমুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আজি বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মাদক দ্ৰব্য আৰু ধপাতজাতীয় সামগ্ৰীৰ আসক্তি প্ৰতিহত কৰাৰ বাবে আসক্তিৰ আঁৰৰ সত্য উন্মোচন কৰা। উল্লেখযোগ্য যে প্ৰতিবছৰে ধপাতজাতীয় সামগ্ৰীত আসক্ত হোৱাৰ ফলত বিশ্বৰ 8 নিযুতৰো অধিক লোকৰ মৃত্যু হয়। ইয়াৰে 1.3 নিযুত লোকৰ পৰোক্ষভাৱে অৰ্থাৎ ধপাত সেৱন কৰা লোকৰ কাষত থকাৰ বাবে অথবা ধোঁৱাৰ পৰা হোৱা ক্ষতিৰ ফলত মৃত্যু হয়। এই দিৱস উপলক্ষে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত আজি সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। কোকৰাঝাৰত এই উপলক্ষে জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত ধপাত বিৰোধী সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিলচৰতো জিলা ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ উদ্যোগত আৰু কাছাৰ জিলা প্ৰশাসনৰ সহযোগত ধপাত আৰু নিকটিন আসক্তিৰ বিৰুদ্ধে সজাগতা সমদল উলিওৱা হয়। মৰিগাঁও আৰু ধেমাজি জিলাতো ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত পদযাত্ৰা আৰু ৰাজহুৱা সভাৰ আয়োজনেৰে ধপাতৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰা হয়। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাবী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগ ইউ পি এছ চিৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আজি 1000গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী বাছনি পৰীক্ষাত অৱতীৰ্ণ হয়। গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত এই পৰীক্ষাৰ জৰিয়তে বাছনি কৰিবলগীয়া মুঠ 40গৰাকী শিক্ষাৰ্থীক জলপানী আৰু প্ৰশিক্ষণ প্ৰদান কৰা হ'ব বুলি ছাত্ৰ সংগঠনটোৰ উদ্ধৃতিৰে আকাশবাণীৰ শিৱসাগৰৰ সংবাদদাতাই জানিবলৈ দিছে। শিৱসাগৰ ছোৱালী কলেজ কেন্দ্ৰত অনুষ্ঠিত আজিৰ বাছনি পৰীক্ষাত অঞ্চলটোৰ মুঠ 172গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। প্ৰকল্পটোৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ তৰফৰ পৰা সমীৰণ ফুকনে এইদৰে কয়।
5: অসম ছাত্ৰ সন্থাৰ এটা সপোনৰ প্ৰকল্প প্ৰত্যাশা, যি প্ৰকল্পৰ অধীনত আমি ইউ পি এছ চিত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা আৰু তাত সফলতা লাভেৰে সৈতে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাটোত আমোলাতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিটো গুৰুত্ব, সেই ভূমিকাত যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী গৈ তাত নিয়োজিত হ'ব পাৰে, সেই পৰ্যায়ত আমি তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আমি প্ৰত্যাশা প্ৰকল্পৰ অধীনত প্ৰত্যেক বছৰে যোৱা বৰ্ষৰ পৰা অসমৰ পৰা 26গৰাকী নিৰ্বাচিত ছাত্ৰ ছাত্ৰী আৰু উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচৰ অধীনত 7খন ৰাজ্যৰ পৰা 2গৰাকীকৈ সৰ্বমুঠ 40গৰাকী ছাত্ৰ ছাত্ৰীক আমি দিল্লীৰ নেক্সট আই এ এছ শীৰ্ষক প্ৰতিষ্ঠানৰ প্ৰশিক্ষণ গ্ৰহণৰ কাৰণে প্ৰেৰণ কৰিছোঁ। লক্ষ্য এটাই, ইউ পি এছ চিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে অৱতীৰ্ণ হয়, তাত সফলতা লাভ কৰে আৰু আহিব লগা দিনত অসম তথা উত্তৰ পূৰ্বৰ আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকে ভাৰতীয় প্ৰশাসনিক সেৱাৰ যোগেদি ভাৰতবৰ্ষলৈ, অসম আৰু উত্তৰ পূৰ্বলৈ যাতে সেৱা আগবঢ়াব পৰাকৈ তেওঁলোক শক্তিশালী ৰূপত আগবাঢ়ি যায়, সেই লক্ষ্যৰে সৈতে এই প্ৰকল্পক আমি আগবঢ়াই লৈ গৈ আছোঁ।
4: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনি এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতীয়ে মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা লাভ কৰিছে। শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এমত যোৱা শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিন্তন শিবিৰত সমন্বয়কগৰাকীয়ে এই বঁটা লাভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু ৰাজ্যমন্ত্ৰী ৰক্সা খাৰ্চে উপস্থিত থাকে। সমাজসেৱা, যুৱ উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত আগবঢ়োৱা অৱদানৰ বাবে ডাঃ কাকতিক এই সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2019-20 বৰ্ষৰ ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বঁটা লাভ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিচিত ডঃ ৰঞ্জন কুমাৰ কাকতিৰ নেতৃত্বত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষে পৰিৱেশ সংৰক্ষণ, দুৰ্যোগ প্ৰস্তুতি, ৰক্তদান, স্বাস্থ্য সজাগতা, মাদক দ্ৰব্য বিৰোধী অভিযান, গছপুলি ৰোপণ কাৰ্যসূচী আৰু গ্ৰামোন্নয়নৰ ক্ষেত্ৰত উল্লেখনীয় অৰিহণা যোগাই আহিছে। কেন্দ্রীয় যুব পরিক্রমা আর ক্রীড়া দপ্তর মন্ত্রী মনসুখ মান্ডাভিয়ায় আজি শিলংত আয়োজিত ফিট ইন্ডিয়া সানডেজ অন সাইকেল কার্যসূচীর 76 সংখ্যক সংস্করণত অংশগ্রহণ করে। সাইকেল চালনার জড়িয়ে যুব সম্প্রদায় খেলুৱৈ শারীরিক সুস্থতার প্রতি সচেতন লোকসকলকে ধরে সকলো শ্রেণীর নাগরিকক একগোট করার লক্ষ্যে এই কার্যসূচীর রূপায়ণ করে অহা হয়েছে। এই কার্যসূচীত অংশগ্রহণ করা লোকসকলের সম্মুখত ভাষণ দিয়ে কেন্দ্রীয় মন্ত্রী মান্ডাভিয়ায় কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদী আহ্বান জানা ফিট ইন্ডিয়া আন্দোলনের সমর্থনত সমগ্র দেশের ভিন ভিন অঞ্চলত লাখ লাখ লোকে প্রতি দেওবারে অংশগ্রহণ করা সানডেজ অন সাইকেল শীর্ষক এই অনুষ্ঠান সম্প্রতি একটা রাষ্ট্রীয় আন্দোলনলৈ রূপান্তরিত হয়েছে। পাণ্ডুত আর রেলওয়ে আরক্ষীর দলে চলা উচ্ছেদ অভিযানত 149টা ঘর আর দোকান পোহার উচ্ছেদ করা হয়। পাণ্ডু আর জালুকবাড়ীত অবৈধভাবে স্থাপন করা আবাসগৃহ আর ব্যবসায়িক অঞ্চলত জেলা প্রশাসনে যা তিনদিন ধরে এই উচ্ছেদ অভিযান চলে আছে। ব্রহ্মপুত্রের উপর গুয়াহাটীত নির্মাণ করবলগিয়া দ্বিতীয়খন রেলের দলঙর বাবে এই অভিযান চলা হয়েছে। ৰাভা জনগোষ্ঠীয় লোকসকলে আজি পবিত্র বাইখো উৎসব পালন করেছে। জেঠ মাহর পূর্ণিমা তিথিত এই উৎসব পালন করা হয়। বাইখো উৎসবক ৰাভা জনগোষ্ঠীয় লোকসকলে জাতীয় উৎসব হিসাবে পালন করে আহিছে। কৃষিজীবী লোকসকলে বারিষার পূর্বে খেতি বাতি ভাল হওয়ার লগতে কীট পতঙ্গই যাতে শস্য অনিষ্ট করব নোৱাৰে সেই কামনারে এই উৎসব পালন করে। গোয়ালপাড়া জেলার অন্যান্য ঠাইর লগতে পশ্চিম দায়রং আয়া বাইখো থানত এই উৎসব পালন করা হয়েছে। দুধনৈ আঞ্চলিক ৰাভা ছাত্র সন্থার উদ্যোগত দুধনৈ ৰাজহুৱা খেলপথাৰত কালিৰে পৰা তিনিদিনীয়াক এই উৎসব পালন করা হয়েছে। তামুলপুরতো বরবেলবাড়ীত বাইখো উৎসব উপলক্ষে আজি 150 ৰাভা মহিলাই জনগোষ্ঠীটোৰ বাৰে ৰহণীয়া সাজপাৰ পৰিধান কৰি পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰে। কাৰ্যসূচীত তামোলপুৰৰ বিধায়ক বিশ্বজিৎ দৈমাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। শ্ৰীদৈমাৰীয়ে জনগোষ্ঠীটোৰ ধৰ্মীয় বিশ্বাস, স্বকীয় লোক সংস্কৃতি, বৰ্ণিল পৰম্পৰা আৰু ঐতিহাসিক মৰ্যাদাৰ বিষয়ত ভাষণ দিয়াৰ লগতে সকলোকে বাইখো উৎসৱৰ ওলগ জনায়।
1: বাক্সা জেলার ভারত ভুটান সীমান্তর ডাউধরাত আজি বরপেটা চিকিৎসা মহাবিদ্যালয়ের চিকিৎসকসকলের উদ্যোগত বিনামূলীয় চিকিৎসা শিবির অনুষ্ঠিত হয়। চিকিৎসা মহাবিদ্যালয়খনের অধ্যক্ষ ডঃ রমেন তালুকদালের আন কেবাগী চিকিৎসকে এই শিবিরত কমেও 150 রোগীর স্বাস্থ্য পরীক্ষা করার উপরি বিনামূলীয় ঔষধ প্রদান করে। বাক্সার বিধায়ক মনেশ্বর ব্রহ্ম আর মানাহর বিধায়ক থানেশ্বর বসুমতারীর তত্ত্বাবধানত অনুষ্ঠিত এই স্বাস্থ্য শিবিরত অংশ লৈ বিধায়ক বসুমতারীয়ে কয় যে উন্নত চিকিৎসার যাব নোৱাৰা গ্রামাঞ্চল রোগীসকলের সুবিধার্থে এই শিবিরের আয়োজন করা। এই শিবিরত পরীক্ষণের অন্তত জটিল রোগ ধরা পড়া রোগীসকলক বরপেটা চিকিৎসা মহাবিদ্যালয় হাসপাতালত উন্নত চিকিৎসার ব্যবস্থা করা হব বলে বিধায়কগুলো জানিবলৈ দিয়ে। নবপ্রজন্মর মাজত মহাপুরুষ শ্রীমন্ত শঙ্করদেবর অমর সৃষ্টি অঙ্কীয় ভাওনার চর্চা তথা প্রসারর হকে নগর অগ্রণী সামাজিক সাংস্কৃতিক অনুষ্ঠান কলং নাট্যগোষ্ঠীর উদ্যোগত ভাওনার বচন বিলাপ আর লেসারি প্রতিযোগিতা অনুষ্ঠিত হয়। নগাঁও জেলা পুথিভঁরালত আজি পুয়ারে আয়োজিত এই প্রতিযোগিতা

অসংখ্যক প্ৰতিযোগীয়ে অংশ লয়। বিগত বছৰতো কলং নাট্যগোষ্ঠীয়ে অংকীয়া ভাওনাৰ সংলাপ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। ধেমাজি সাংবাদিক সংস্থাৰ অন্যতম সাংবাদিক সংগঠন জোনাই প্ৰেছ ক্লাবৰ দ্বাদশ সাধাৰণ অধিৱেশন আজি দিনজোৰা কাৰ্যসূচীৰে প্ৰেছ ক্লাবৰ সভাগৃহত অনুষ্ঠিত হয়। অধিৱেশনত মুকলি সভাৰ লগতে মননশীল বক্তৃতানুষ্ঠানৰো আয়োজন কৰা হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱত এইবেলি উত্তৰ পূৰ্বাঞ্চলত প্ৰায় স্বাভাৱিক বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ জাৰি কৰা দীৰ্ঘকালীন পূৰ্বানুমান অনুযায়ী জুনৰ পৰা ছেপ্টেম্বৰলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৰাজ্যত এইবাৰ মৌচুমী বতাহৰ আগমনৰ সময়ছোৱাত স্বাভাৱিকতকৈ 11% হাৰত বৰষুণ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰাণত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। ভাৰতৰ সাত্বিক সাইৰাজ ৰণকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীয়ে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে। ভাৰতীয় যুটীটোৱে ফাইনেলত ইণ্ডোনেছিয়াৰ যুটী মহম্মদ ছাহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ানক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰে। বিগত দুবছৰত ভাৰতে প্ৰথমবাৰৰ বাবে এই খিতাপ জয় কৰিছে। তেজপুৰৰ কলিবাৰী নিবাসী সৰবৰহী মহিলা লিলী বৰুৱাৰ আজি দুপৰীয়া নিজা বাসভৱনত দেহাৱসান ঘটে। বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ৰাজেন্দ্ৰ বৰুৱাৰ সহধৰ্মিনী লিলী বৰুৱাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 85 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰচণ্ড গৰমৰ বতৰত সাৱধানতা অৱলম্বন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ জৰিয়তে দেশবাসীক আহান। অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো থপাত বিৰোধী দিৱস উদযাপন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ আজি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ।

0: 5 persons lost their lives after a commercial building collapsed near Saket metro station in South Delhi last evening. According to All India Institute of Medical Sciences, a total of 13 victims were brought to the Jai Prakash Narayan Apex Trauma Center for treatment. Of them, 5 were declared brought dead on arrival. 5 persons are undergoing treatment at the hospital, while 3 have been discharged after receiving treatment. The Central Board of Secondary Education, CBSE, has said an expert team of cyber security professionals from various government agencies and Indian Institutes of Technology has been deployed to secure the OnMark portal, which is its on-screen marking system utilized for evaluation of Class 12 answer sheets. In a social media post, the board said, vulnerabilities have been identified and contained and a thorough review is being carried out to rule out any other exploitable weaknesses. In badminton, former world number 1 pair Sattvik Sairaj Ranki Reddy and Chirag Shetty ended their 2-year title drought after they clinched the Singapore Open BWF World Tour Super 750 title with a come-from-behind win over Indonesia's Fajrul Alfian and Muhammad Fikri in the men's doubles final today. The 4-seeded Indian combination dominated the summit clash after losing the opening game against the 3rd-seeded Indonesian pair to win and to become the first Indian doubles combination to clinch the Singapore Open 2026. Youth Affairs and Sports Minister Dr. Mansukh Mandavia has congratulated Sattvik Sairaj Ranki Reddy and Chirag Shetty for winning the Singapore Open Super 750 title. And in Indian Premier League or IPL cricket, defending champions Royal Challengers Bengaluru have won the toss and elected to bowl against Gujarat Titans for epic title clash at the Narendra Modi Stadium in Ahmedabad. Both the teams are aiming for their second IPL title. Gujarat won their maiden crown in 2022, while Bengaluru are looking to successfully defend the trophy they won last season. And the head of WHO has announced that 5 patients have recovered from a rare strain of Ebola during his visit to Bunia in Eastern Democratic Republic of Congo, the epicenter of the ongoing outbreak. And that is the end of this news bulletin.
1: Yeah, Akahbani. বাতৰি সৈতে মই পবন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে পিএম স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদপথৰ ব্যৱসায়ীসকলক পিএম স্বনিধি ঋণৰ চেক আৰু কিউআৰ কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে কাইলৈ নতুন দিল্লীত জল শক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিব। ভাৰতৰ সাত্বিক সাইৰাজ ৰাংকি ৰেড্ডি আৰু চিৰাগ শেট্টিৰ যুটীয়ে আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে গুজৰাট টাইটান্স ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। আকাশবাণীযোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত আজি দেশবাসীৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰীয়ে এই আহ্বান জনায়। তেওঁ এই ক্ষেত্ৰত বিভিন্ন চৰকাৰী বিভাগে জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈও সকলোকে পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰীয়ে গৰমৰ বতৰত দেশৰ বিভিন্ন প্ৰান্তত প্ৰচলিত পৰম্পৰাগত পানীয় গ্ৰহণ কৰিবলৈ জনসাধাৰণক পৰামৰ্শ দিয়ে। তেওঁ কয় যে এই পৰম্পৰাগত পানীয়সমূহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত প্ৰেৰণাক প্ৰতিফলিত কৰে। এই পানীয়সমূহ কোনো বৃহৎ ব্ৰেণ্ডৰ অন্তৰ্ভুক্ত নহয় যদিও এইবোৰে প্ৰজন্মৰ পাছত প্ৰজন্মক আকৰ্ষিত কৰি আহিছে। আমৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ প্ৰতিটো অঞ্চলতে বেলেগ বেলেগ জাতৰ আম পোৱা যায় আৰু এইবিলাকৰ নিজা নিজা সোৱাদ আছে। তেওঁ কাষেৰ লেংৰা, মহাৰাষ্ট্ৰৰ আলফনছো, গুজৰাটৰ কেশৰ, পশ্চিমবংগৰ হিমসাগৰ আদি বিভিন্ন জাতৰ আমৰ উদাহৰণ দিয়ে। শ্ৰীমোদীয়ে আম খেতিৰ সৈতে জড়িত কৃষকসকলৰ অৱদানক ভূয়সী প্ৰশংসা কৰি কয় যে আম এতিয়া ভাৰতৰ গাঁৱৰ পৰা গৈ বিশ্বৰ বজাৰত সমাদৃত হৈছে। আমাৰ খেতিয়কসকলক দেশৰ কৃষি অৰ্থনীতিৰ বিশেষ অৱদানকাৰী হিচাপে শ্ৰীমোদীয়ে উল্লেখ কৰে। আজিৰ মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শেহতীয়া নেডাৰলেণ্ডছ ভ্ৰমণৰ বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে ভ্ৰমণকালৰ এটা বিশেষ অনুষ্ঠানত নেডাৰলেণ্ডছ চৰকাৰে চোল বংশৰ ৰজাসকলৰ সময়ৰ প্ৰাচীন তাম্ৰলিপিসমূহ ভাৰতলৈ হস্তান্তৰ কৰে। তেওঁ কয় যে তাম্ৰলিপিসমূহত চোল সাম্ৰাজ্যৰ সাফল্যৰ বৰ্ণনা আছে। শ্ৰীমোদীয়ে লগতে কয় যে তাম্ৰলিপিসমূহৰ জৰিয়তে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোল ৰজাসকলৰ সম্পৰ্কৰ বিষয়েও উমান পাব পাৰি। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে দেশৰ অমূল্য ঐতিহ্য ক্ষেত্ৰসমূহ সংৰক্ষণৰ বাবে অহৰহ কাম কৰি আছে। এই ক্ষেত্ৰত তেওঁ জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মালহাৰত আৱিষ্কৃত গুৰুত্বপূৰ্ণ সম্পদসমূহৰ উদাহৰণ দিয়ে। এই অঞ্চলত ষষ্ঠ সপ্তম শতিকাৰ পাণ্ডুবংশী ৰাজবংশৰ মহাঋষি বালাৰ্জুনৰ দিনৰ তিনিখন গুৰুত্বপূৰ্ণ তাম্ৰলিপি উদ্ধাৰ হোৱা বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। জ্যোতিৰ্বিজ্ঞান ক্লাবসমূহ দেশত ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তৰুণ প্ৰজন্মক এনে ক্লাবৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। তেওঁ লগতে বন্ধৰ দিনত এটা তাৰকাগৃহ দৰ্শন কৰিবলৈও পৰামৰ্শ দিয়ে। নিজৰ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ নাগেৰকৈলৰ গিৰিজা আম্মা আৰু নামৰ এগৰাকী শিক্ষাৰ্থীৰ বিষয়ে উল্লেখ কৰি কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে মন কী বাতৰ জৰিয়তে প্ৰেৰণা লাভ কৰি সৈনিকসকলৰ বাবে প্ৰশংসাসূচক কাম কৰিছে। তেওঁ কয় যে শিক্ষয়িত্ৰীগৰাকীয়ে সাহসী সৈনিকসকলৰ সহায়ৰ বাবে শিশুসকলক প্ৰতিদিনে এটকাকৈ অৱদান আগবঢ়াবলৈ উৎসাহিত কৰি আহিছে। এই উদ্যোগৰ জৰিয়তে প্ৰায় 40 লাখ টকা সংগ্ৰহ হয় আৰু এই সমুদায় টকা চেকযোগে তেওঁলৈ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰেৰণ কৰে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা বছৰৰ সোণালী জয়ন্তী সম্পূৰ্ণ কৰা চেন্নাই প্ৰথমখন হিন্দু বিদ্যালয়ৰ বিষয়ে উল্লেখ কৰে। এই বিদ্যালয়খনে দেশৰ শিক্ষাৰ অগ্ৰগতি আৰু সাংস্কৃতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে আজি পি এম স্বনিধিৰ ছবছৰ উদযাপনৰ এটা অনুষ্ঠানত পদপথৰ ব্যৱসায়ীসকলক পি এম স্বনিধি ঋণৰ চেক আৰু কিউ আৰ কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আগৰতলাত অনুষ্ঠিত উদযাপন অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহা আৰু আন বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানৰ পূৰ্বে সেই স্থানত বিশিষ্ট ব্যক্তি, বিষয়া আৰু হিতাধিকাৰীসকলে একেলগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 134 সংখ্যক মন কী বাত অনুষ্ঠান শুনে। ত্ৰিপুৰাৰ নগৰ অঞ্চলৰ স্থানীয় সংস্থাৰ প্ৰতিনিধি আৰু পদপথৰ বিক্ৰেতাসকলৰ সমাৱেশক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লালে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীৰ পি এম স্বনিধি আঁচনিয়ে সমগ্ৰ ভাৰততে ক্ষুদ্ৰ উদ্যোগীসকলৰ ব্যৱসায়লৈ পৰিৱৰ্তন আনিছে। তেওঁ কয় যে পূৰ্বে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে স্থানীয় ধনদাতাক নিৰ্ভৰ কৰিবলগীয়া হৈছিল আৰু চক্ৰবৃদ্ধি সুতৰ হাৰত ঋণ ল'বলগীয়া হৈছিল, কিন্তু পি এম স্বনিধিৰ আঁচনিয়ে ব্যৱসায়ীসকলক এই ঋণৰ পৰা মুক্ত কৰি দিছে। এই অনুষ্ঠানত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মানিক সাহাই কয় যে ৰাজ্যখনে পি এম স্বনিধি আঁচনি ৰূপায়ণত 100% সফল হৈছে। ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে কাইলৈ নতুন দিল্লীত জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিব। মন্ত্ৰালয়ে কয় যে জলসম্পদ ব্যৱস্থাপনা, খোৱাপানী, জলবায়ুৰ স্থিতিস্থাপকতা আৰু জল ব্যৱহাৰৰ কাৰ্যক্ষমতাৰ দৰে বিষয়সমূহত অগ্ৰাধিকাৰ দিয়া হ'ব আৰু অত্যাধুনিক গৱেষণা প্ৰসাৰিত কৰাৰ বাবে নতুন পদক্ষেপ লোৱা হ'ব। পানীখণ্ডৰ বিকাশত সহায় কৰিবলৈ ভাৰত উইন পৰ্টেলৰ অধীনত ষ্টাৰ্টআপ আৰু ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ আৰম্ভণি কৰিব বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাত জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্যব্যৱস্থা হাতত ল'বৰ বাবে নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হ'ব। এই অনুষ্ঠানৰ সময়ত জলশক্তি মন্ত্ৰালয় আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই জলসম্পদ মূল্যায়ন, নিৰীক্ষণ আৰু ব্যৱস্থাপনাৰ বাবে উপগ্ৰহ ভিত্তিক নতুন প্ৰযুক্তি শক্তিশালী কৰাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইতিমধ্যে 24টা অধ্যয়ন আৰু সহযোগিতাৰ ক্ষেত্ৰ চিনাক্ত কৰা হৈছে। কাইলৈ হ'বলগীয়া এদিনীয়া কৰ্মশালাত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে যুটীয়াভাৱে উদ্বোধন কৰিব। হাৰিয়ানাৰ পঞ্চকুলা জিলাৰ ৰামগড়স্থিত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ'ৰ টাৰ্মিনেল বেলষ্টিক গৱেষণা পৰীক্ষাগাৰত আজি এটা উচ্চ ক্ষমতাসম্পন্ন বোমা সফলতাৰে পৰীক্ষা কৰা হয়। ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু বায়ুসেনাৰ জ্যেষ্ঠ বিষয়াসকলৰ তত্বাৱধানত এই বোমা পৰীক্ষণ অনুষ্ঠিত কৰা হৈছিল। বিষয়াসকলে কয় যে সফলভাৱে সম্পন্ন হোৱা সমগ্ৰ প্ৰক্ৰিয়াটো সকলো সুৰক্ষা ব্যৱস্থা কঠোৰভাৱে পালন কৰা হৈছিল। বোমা পৰীক্ষণৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাগাৰৰ বিষয়ববীয়া, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সমগ্ৰ অঞ্চলটোতে সতৰ্কবাণী জাৰি কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত এটা ৰাসায়নিক দ্ৰব্যভৰ্তি টেংক ফাটি যোৱাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে। আজি উদ্ধারকারী দলে ঘটনাস্থলীৰ পৰা 9 লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে মঙ্গলবাৰে ঘটনাটো সংঘটিত হোৱাৰ পাছতে 2 মৃতদেহ উদ্ধাৰ কৰা হৈছিল। বিগত সপ্তাহজুৰি ঘটনাস্থলীত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। আমেৰিকাৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে টেংকৰ ৰাসায়নিক দ্ৰব্যই ইতিমধ্যে ওচৰৰ কলম্বিয়া নদী প্ৰদূষিত কৰিছে। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ বেৰাগড় চচপাছৰ পথত এখন বাহন দ খাৰত পৰি 8 যাত্ৰীৰ মৃত্যু হৈছে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে 29 মে'ৰ মাজনিশা চুৰাহ অঞ্চলৰ বিপদসংকুল পথটোত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। প্ৰশাসনে উদ্ধাৰ অভিযানত দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা 8 লোকৰ মৃতদেহৰ 7 পৰ্যটক আৰু 1 বাহনখনৰ চালক। ইতিমধ্যে উল্লেখযোগ্য যে হিমাচল প্ৰদেশ ফুৰিবলৈ যোৱা পৰ্যটকৰ দলটি ডেলহাউছিৰ এখন হোটেলত আছিল। 29 মে'ত দলটি চচপাছলৈ বুলি ওলাই গৈছিল যদিও সন্ধিয়া পৰ্যন্ত ঘূৰি নহাত হোটেল কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰে। আৰক্ষীৰ তদন্ত আৰম্ভ কৰাৰ পাছতহে দুৰ্ঘটনাটোৰ কথা পোহৰলৈ আহে। ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টী যুটীয়াই আজি ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। ফাইনেলত ইণ্ডোনেছিয়াৰ মহম্মদ ছাহিবুল ফিক্ৰী আৰু ফজৰ আলফিয়ান যুটীক 18-21, 21-17, 21-16 গেমত পৰাস্ত কৰি ভাৰতীয় যুটীটোৱে 2 বিৰতিৰ পিছত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত আজি গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰচণ্ড গৰমৰ বতৰত সকলোকে পৰ্যাপ্ত পানী খোৱাৰ লগতে বাহিৰলৈ ওলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে PM স্বনিধিৰ 6 বছৰ উদযাপনৰ এটা অনুষ্ঠানত পদবাহৰ ব্যৱসায়ীসকলক PM স্বনিধি ঋণৰ চেক আৰু QR কোডযুক্ত ক্ৰেডিট কাৰ্ড বিতৰণ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খন্তেক পাছতে গুজৰাট টাইটান্ছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
0: বাতৰিৰ পিছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো বাৰী ৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰে। আজিৰ অনুষ্ঠানত উপস্থিত আছে দক্ষিণ গুৱাহাটী BED কলেজৰ ছাত্ৰ ছাত্ৰীসকল। অনুষ্ঠানটিৰ আগ ধৰিব শ্ৰুতি ডেকা আৰু স্বাস্থ্যতী তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, হিপ হিপ হুৰেৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে সাদৰ আদৰণি জনাইছো। হিপ হিপ হুৰেৰ অন্য এটি খণ্ডৰ বাণীবন্ধনৰ বাবে আমি উপস্থিত হৈছিলো 20 আগষ্ট 1993 চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত দক্ষিণ গুৱাহাটী BED মহাবিদ্যালয়ত।
3: প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ আৰম্ভণি কৰিব ওলাইছো মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি গীতেৰে।

0: প্রিয় শ্রোতা, জানোচোন আহক মহাবিদ্যালয়খনৰ অধ্যক্ষা মহোদয়ৰ পৰা মহাবিদ্যালয়খনৰ শৈক্ষিক দিশটোৰ বিষয়ে অকণমান।
1: নিশ্চয়, ধন্যবাদ। মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল। মই ডক্টৰ জুৰি হাজৰিকা, দক্ষিণ গুৱাহাটী বি এড কলেজৰ প্ৰিন্সিপাল পদত আছো। আৰু মই কলেজখনৰ লগত মানে কি 2002 চনৰ পৰাই জড়িত। আৰু 2002 চনত যেতিয়াৰ পৰা কলেজখনত জইন কৰিলোঁ, তেতিয়াৰ পৰা আমাৰ কলেজৰ, যদিও আমাৰ অঞ্চলটো অকণমান পাহাৰীয়া, তথাপিতো আমাৰ শৈক্ষিক পৰিৱেশটো খুব নিৰিবিলি। আৰু আমাৰ প্ৰতি বছৰে 100 জন ষ্টুডেণ্ট আমাৰ এডমিশ্যন হয়, আৰু তাতে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ 2টা বছৰ থাকে। টোটেল আমাৰ ইনটেক 200 ষ্টুডেণ্ট থাকে। কিন্তু যোৱা বছৰৰ পৰা আমাৰ নতুন এটা শিক্ষা ব্যৱস্থাটোত অলপ সাল সলনি কৰিলে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে। গতিকে এতিয়াৰ পৰা, যোৱা বছৰৰ পৰা আমাৰ ছেমিষ্টাৰ হ'ল, এতিয়া আমাৰ ছেকেণ্ড ছেমিষ্টাৰ চলি আছে। আৰু অল্ড যিটো ষ্ট্ৰাকচাৰ কাৰিকুলাম আছিল, সেইটোত এবছৰীয়া বিএডটোৰ ছেকেণ্ড ইয়াৰখিনি এইবাৰ ফাইনেল পৰীক্ষা দিব।
2: খুব ভাল লাগিলে বাইদেউ, আপুনি ইমান সুন্দৰকৈ আমাক জনালে, বহুত বহুত ধন্যবাদ আপোনাক।
1: থেংক ইউ ছ' মাছ, মোৰ ফালৰ পৰা তোমালোকলৈ শুভকামনা থাকিল, থেংক ইউ।
2: বৰ্তমান আমাৰ সৈতে দক্ষিণ গুৱাহাটী বি এড কলেজৰ এগৰাকী ছাত্ৰী উপস্থিত আছে, তোমাৰ পৰিচয়টি জনাবা।
3: নমস্কাৰ, মোৰ নাম অনামিকা দাস আৰু মই এতিয়া দক্ষিণ গুৱাহাটী বি এড কলেজৰ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়।
2: আজি আমাৰ এই অনুষ্ঠানত তুমি কি কৰি শুনাবা?
3: মই জুবিন গাৰ সুৰৰ আৰু কবিতা কৃষ্ণমূৰ্তি বাইদেউ গোৱা একটি খুব ধুনীয়া গীত, মোৰ প্ৰিয় গীত ফুলেৰে সজালো, এই গীতটি অকণমান গাবলৈ চেষ্টা কৰোঁ।

0: ইমান ধুনীয়াকে গীতটি পৰিৱেশন কৰিলা, তুমি গীতৰ প্ৰশিক্ষণ কৰবাত লৈছা?
1: হয়, মই মোৰ বিশাৰদ কমপ্লিট হৈছে, সেয়া বিশাৰদলৈকে কৰিছোঁ। মাজে মাজে চৰ্চাটো খুব কম খালি, তথাপি চেষ্টা কৰি আছোঁ, কিমানখিনি নিজৰ ফালৰ পৰা বেজ দি আছোঁ।
0: সুন্দৰ, এনেদৰে গীতৰ চৰ্চা কৰি যোৱা, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: বহুত বহুত ধন্যবাদ।
2: আমি আন একাংশ ছাত্ৰীৰ ওচৰলৈ আহিছোঁ, তোমালোকে কি পৰিৱেশন কৰিবা আৰু নামসমূহ জনাই দিবা।
3: নমস্কাৰ, আমি দক্ষিণ গুৱাহাটী বি এড কলেজৰ ছেকেণ্ড ইয়াৰৰ ষ্টুডেণ্টছ। মোৰ নাম জ্যোতিষ্মিতা অধিকাৰী।
4: নমস্কাৰ, মোৰ নাম দীপশিখা কোঁৱৰ।
5: নমস্কাৰ, মোৰ নাম অনামিকা দাস।
6: নমস্কাৰ, মোৰ নাম লিকুমা চৌধুৰী।
3: আমি এতিয়া বিয়ানাম এটা গাম বুলি ভাবিছোঁ,
7: হৰি বোলা
8: হৰি।

0: অশ্রুৰ বর্ণহীন মুকুতা, কেতিয়াবা তোমাৰ চকুৰ, কেতিয়াবা মোৰ, কেতিয়াবা তোমাৰ চকুৰ, কেতিয়াবা মোৰ।
1: ধন্যবাদ
2: প্ৰিয় শ্ৰোতা। এতিয়া আহিছোঁ দক্ষিণ গুৱাহাটী বি এড কলেজৰ সভাপতি মহোদয়ৰ ওচৰলৈ।
3: মোৰ নাম দিবাকৰ ভাগৱতী, মই আৰ্য বিদ্যা বি এড কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক। এইখন বি এড কলেজৰ লগত মই 1992 চনৰ পৰাই জড়িত। তেতিয়া অৱশ্যে মই সক্ৰিয় সদস্য হৈ নাছিলোঁ, মই তেতিয়া চাকৰি কৰি আছিলোঁ, কিন্তু এতিয়া মই সদস্য পদ লৈ আছোঁ আৰু সম্প্ৰতি মই এই কলেজখনৰ সভাপতি হিচাপে কাম কৰি আছোঁ। এই কলেজখন 1992 চনতে স্থাপিত হৈছিলে। কেইজনমান আশাসুধীয়া মানুহৰ ক্ষেত্ৰত মানে খুব তেওঁলোক সমাজপ্ৰেমী আছিলে। তেওঁলোকে ভাবিছিল যে ইয়াত এখন বি এড কলেজ কৰি দিলে ভাল হ'ব, এই বুলি পেলাই তেওঁলোকে বি এড কলেজখন আৰম্ভ কৰিছিলে, য'ত নেকি ময়ো সহযোগ কৰিছিলোঁ। আৰু বি এড কলেজখন প্ৰথমতে আমাৰ আমবাৰী তিনিআলিত এখন এল পি স্কুল আছে, সেই এল পি স্কুলতে ৰাতি ৰাতি ক্লাছ হৈছিলে। কিন্তু তাৰে কেইবছৰমান পিছত আমি ইয়াতে চৰকাৰৰ পৰা মাটি পাই আমি ইয়াতে চেগুনবাৰীত ইয়াতে ঘৰ বনোৱা হৈছে আৰু তেতিয়াৰ পৰা এই কলেজখন ইয়াতে চলি আছে। ইয়াত কলেজখন খুব সুন্দৰভাৱে চলি আছে আৰু ইয়াৰ পৰা যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইতিমধ্যে বি এড পাছ কৰি ওলাই গৈছে আৰু তেওঁলোক বহুত ঠাইত তেওঁলোকে মানে চাকৰিৰ সুবিধাও পাইছে। বিশেষকৈ স্কুল কলেজ সকলোতে তেওঁলোক সোমাইছে। এতিয়া আমাৰ বহুতো ল'ৰা ছোৱালী ইয়াৰ পৰা পাছ কৰি গ'ল আৰু এতিয়াও আমাৰ কলেজখন সুন্দৰভাৱে চলি আছে। কলেজখনৰ ইনটেক কেপাচিটি হৈছে আমাৰ 200 মানে আজিকালি বি এড ক্লাছটো আমাৰ দুটা মানে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ দুটা ভাগত ভাগ কৰা হৈছে। গতিকে আমি গুৱাহাটী ইউনিভাৰ্চিটিয়ে আমাক 100 ষ্টুডেণ্টৰ আমাক পাৰ্মিশ্যন দিছে। সেই 100 ষ্টুডেণ্ট আমাৰ ইউনিভাৰ্চিটিৰ পৰীক্ষাৰ যোগেদি বচা হয় আৰু তেওঁলোক ইয়াতে এডমিশ্যন ল'ব পাৰে। তাক বাদে অন্য ল'ৰা ছোৱালী আমাৰ নিজাববীয়াকৈ কোনো এডমিশ্যন ল'ব নোৱাৰে, কেৱল সেইসকলহে পাৰে। গতিকে আমাৰ প্ৰতিটো ক্লাছত ফাৰ্ষ্ট ইয়াৰত 100 ষ্টুডেণ্ট আৰু দ্বিতীয় বৰ্ষ বা ছেকেণ্ড ইয়াৰতো 100 ষ্টুডেণ্ট, গতিকে সৰ্বমুঠ আমাৰ 200 ষ্টুডেণ্ট আৰু আমাৰ শিক্ষকৰ সংখ্যা এতিয়া 16 জন।
1: খুব ধুনীয়াকৈ বুজাই দিলে ছাৰ, বহুত বহুত ধন্যবাদ। বৰ্তমান আমাৰ লগত মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাত্ৰ উপস্থিত আছে। তোমাৰ পৰা জানিব বিচাৰিছো কলেজখনৰ শৈক্ষিক দিশৰ বিষয়ে।
4: মোৰ নাম শ্ৰী জুবিন গগৈ, মই দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ দক্ষিণ গুৱাহাটী বি এড কলেজৰ। এই মহাবিদ্যালয়খনে 1993 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু এই মহাবিদ্যালয়খনত বিশেষকৈ যি বি এড পাঠ্যক্ৰম, সেই বি এড পাঠ্যক্ৰম প্ৰদান কৰা হয়। আমি হৈছোঁ প্ৰথমটো বেষ্ট, মানে যিটো আমি ছেমিষ্টাৰ বেষ্ট আছিলোঁ আগতে। পূৰ্বতে 2 বছৰ মানে 2টা ইয়েৰত হয় হ'লে, কিন্তু এতিয়া আমি 4টা ছেমিষ্টাৰত কৰা প্ৰথমটো বেষ্ট। আৰু আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছে ডক্টৰ জুৰি হাজৰিকা বাইদেউ আৰু আমাৰ মহাবিদ্যালয়ত প্ৰায় 15 গৰাকীমান শিক্ষক শিক্ষয়িত্ৰী আছে। আৰু মহাবিদ্যালয়ত মোৰ আৰম্ভণিৰ পৰা আজিলৈকে যথেষ্ট ভাল অনুভৱ হৈছে, যে কি আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট আমাৰ সৈতে বন্ধুত্বমূলকভাৱে সঁহাৰি আগবঢ়ায় আৰু আমাৰ পঢ়া শুনাৰ ক্ষেত্ৰতো যথেষ্ট সহায় আগবঢ়ায় আৰু আমাৰ নিয়াৰিকৈ পৰীক্ষাও হয় আৰু সময়মতে আমাৰ পাঠদানো হয়। গতিকে ধন্যবাদ,
1: খুব সুন্দৰকৈ কথাখিনি সামৰি ল'লা, অশেষ ধন্যবাদ।
4: ধন্যবাদ বাইদেউ।
1: আমি আন দুগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, তোমালোকৰ পৰিচয়টো দিবা আৰু কি কৰিবা আজি।
4: নমস্কাৰ, মোৰ নাম শ্ৰী জুবিন গগৈ।
5: নমস্কাৰ, মোৰ নাম শ্ৰী ভাৰ্গৱ নাথ, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ দ্বিতীয় ষান্মাসিকৰ এজন ছাত্ৰ। আমি দুজনে আজি দিহানাম।

0: নয়রাম কৃষ্ণ, ধন্যবাদ।
1: খুব ভাল লাগিলে। কেতিয়াৰ পৰা জড়িত এই ক্ষেত্ৰখনৰ লগত?
0: মানে মোৰ ককা এটা মানে এই ক্ষেত্ৰত জড়িত যে, তেওঁ মই সৰুৰ পৰাই এই ক্ষেত্ৰত জড়িত।
1: বহুত বহুত ধন্যবাদ।
0: ধন্যবাদ।
2: আমাৰ লগত মহাবিদ্যালয়খনৰ অন্য এগৰাকী ছাৰ উপস্থিত আছে। ছাৰ, কলেজখনত সোমাই আমি বিভিন্ন ধৰণৰ চিত্ৰকলা দেখিবলৈ পাইছো, শুনামতে আপুনি কৰিছে বুলি গম পাইছো, জানিব বিচাৰিছো আপোনাৰ পৰা এই বিষয়ে অকণমান।
3: নমস্কাৰ আপোনালোক। মই কৰা মানে মই প্ৰত্যেক বছৰে ষ্টুডেণ্টবোৰৰ লগত জড়িত হয়, এটা ৱৰ্কশ্বপ কৰোঁ, এই ৱৰ্কশ্বপত কৰাই কাম। আৰু বি এড হিচাপে ষ্টুডেণ্টক আৰ্টৰ যোনখিনি ট্ৰেইনিং দিয়া হয় সেই ট্ৰেইনিংখিনিত এইবোৰ অন্তৰ্ভুক্ত মই কৰিছোঁ যিমানখিনি পাৰিছোঁ। আৰু একচুৱেলি মই থেৰাপীৰ ওপৰত কাম কৰোঁ ষ্টুডেণ্টৰ। ইয়াতে আপুনি যিমানখিনি কাম দেখা পাব গোটেইখিনি কামত আৰ্টৰ থেৰাপীৰ ওপৰতে জড়িত হৈ আছে। আৰু আৰ্টৰ থেৰাপীৰ পৰা আমাৰ বেনিফিট কি কি হয়, তেওঁলোকৰ ধৰক গোটেইখিনিয়ে যিমানখিনি 100 ষ্টুডেণ্ট আহে আমাৰ কলেজত, 100 ষ্টুডেণ্টৰ আপোনাৰ 100 ষ্টুডেণ্টেই ছবি আঁকিব নোৱাৰে সেইটো আমিও জানো, কিন্তু তেওঁলোকক এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং কাম কিছুমান দিওঁ যোনবোৰ কামত তেওঁলোকে আপোনাৰ ধৰক ছবি আঁকিব নোৱাৰে কিন্তু কেনেকুৱা হয় কোনোবাই এম্ব্ৰইডাৰী কৰিব জানে, তেওঁলোকক সেনেকুৱা ধৰণৰ কামত লগাওঁ। কোনোবাই নহয় মই জাষ্ট ডুডলিং কৰিব জানো, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। নহয় মই পেপাৰৰ কাম কৰি অলপ ভাল পাওঁ, তেওঁলোকক তেনেকুৱা কামত লগাওঁ। আৰু তেনেকুৱা ধৰণৰ কামেৰে আমি একোটা আৰ্টৰ সৃষ্টি কৰিব চেষ্টা কৰোঁ আৰু তাৰেই পৰিণতি আপোনালোকে যি এইখিনি কাম দেখা পালে।
2: খুব সুন্দৰকৈ আপুনি কথাখিনি সামৰি ল'লে, ধন্যবাদ। আপুনি চিত্ৰকলাৰ লগত কেনেদৰে জড়িত হ'ল, কেনেদৰে ইমানখিনি আগবাঢ়িলে?
3: চিত্ৰকলাৰ লগত মই জড়িত, মই একদম প্ৰফেচনেলি জড়িত হৈছোঁ 2008ৰ পৰা। আৰু সৰুৰ পৰাই একচুৱেলি ছবি আঁকি গৈছিলোঁ মই, কিন্তু মই একদম প্ৰফেচনেল কৰ্চত জড়িত হৈছোঁ 2008ৰ পৰা। এম এছ ইউ বৰোদাৰ পৰা মই ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী কৰা, তাৰপিছত মই লণ্ডনতো গ'লোঁ আৰ্টৰ কাৰণে, মাতি পঠাইছিলে তেওঁলোকে, তাতে মই ধৰি লওক তাতেও মোৰ ৱৰ্কশ্বপ আছিলে, তাতে মই ৱৰ্কশ্বপ কৰিলোঁ। আৰু আপোনাৰ 2009ত মোৰ প্ৰথম এটা ভাল এচিভমেণ্ট আছিল, সেইটো হৈছে গ্ৰিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত আপোনাৰ এটা এচিভমেণ্ট মোৰ এটা হৈছে। তাৰপিছত এনেকৈ লাহে লাহে আগুৱাই আগুৱাই গৈ আছোঁ, ধৰক এচিভমেণ্টবোৰ আহি আছে, কামবোৰ কৰি আছোঁ, এতিয়াও কামখিনি কৰিবলগীয়া হৈ আছে আৰু বহুত কাম কৰিবও আছে, নেশ্যনেল এৱাৰ্ডো আহিছে মোৰ নামত, এনেকৈ আগুৱাই আগুৱাই গৈ আছোঁ লাহে লাহে।
2: খুব ভাল লাগিলে ছাৰ, ধন্যবাদ।
3: থেংক ইউ।
2: আমি আন এগৰাকী ছাত্ৰৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম জয়াজ বৰুৱা, মই দক্ষিণ গুৱাহাটী বি এড কলেজৰ এজন ছাত্ৰ।
2: আজি কি পৰিৱেশন কৰিব?
4: মই জুবিন দাৰ এটি গান গাম বুলি ভাবিছোঁ।

0: খুব সুন্দৰকৈ গীতটি পৰিৱেশন কৰিলে, গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা হৈছে ক'ৰবাত?
1: নাই, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই, সৰুৰ পৰা গান গাই থাকোঁ।
0: বহুত বহুত ধন্যবাদ।
2: প্ৰিয় শ্ৰোতা, শিল্পী ফুৰেৰ আজিৰ খণ্ডটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা শাশ্বতীৰ সৈতে মই শ্ৰুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাসকলে, বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান শিল্পী ফুৰে খণ্ডটিত দক্ষিণ গুৱাহাটীৰ বি এড কলেজৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান শুনিবলৈ পালে। অনুষ্ঠানটিৰ আগ ধৰিলে শ্ৰুতি ডেকা আৰু শাশ্বতী তালুকদাৰে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ৰজি মুদৈৰ সৈতে মই তিৰি খাবৰাই ইমানতে বিদায় লৈছো। নমস্কাৰ।

0: এতিয়া মাননীয় প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদীর মন কি বাতর ভাষান্তরের পুনৰ প্রচার অনুষ্ঠানটি আকাশবাণীর আটাইকটা কেন্দ্রই প্রচার করে শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কি বাতত পুনৰ এবাৰ আপোনালোকৰ সৈতে জড়িত হবলৈ পাই মই সুখী হৈছো। দেশৰ বিভিন্ন প্ৰান্তৰত আমাৰ দেশবাসীয়ে দেশহিতকৰ, সমাজৰ হিতৰ এনে কিছু অদ্ভুত কাম কৰি আছে যিবোৰৰ বিষয়ে শুনিলে মই অনুপ্ৰেৰণা লাভ কৰোঁ। আজি অনুষ্ঠানৰ আৰম্ভণিতে মই ক্ৰীড়া ক্ষেত্ৰত দেশৰ এনে উপলব্ধিৰ বিষয়ে আলোচনা কৰিম। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিক্স ফেডাৰেচন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ইয়াত প্ৰায় 800 এথলীট ভাগ লবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছিল। ইয়াৰ জৰিয়তে চাৰিটা ভিন্ন প্ৰতিযোগিতাত চাৰিটাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছিল। গুৰিন্দৰবীৰ সিং, বিশাল টিকে, তেজস্বিন শংকৰদেৱ মীনা আৰু কুলদীপ কুমাৰ, এওঁলোকে ভিন ভিন শাখাত নতুন অভিলেখ গঢ়ে। মই প্ৰথমেই এইসকলক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, এটা ইভেণ্ট যাৰ বিষয়ে সমগ্ৰ দেশতে খুব চৰ্চা হৈছে সেয়া হ'ল 100 মিটাৰ ৰেচ, অৰ্থাৎ 100 মিটাৰৰ দৌৰ। মাত্ৰ দুদিনৰ ভিতৰতে পুৰুষৰ 100 মিটাৰ দৌৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ হৈছে। যি দুগৰাকী ক্ৰীড়াবিদে এই বিস্ময় কৰিছে তেওঁলোক হৈছে গুৰিন্দৰবীৰ সিং আৰু অনিমেশ কুজুৰ। মই ভাবিলো এইবাৰ মন কী বাতত এই দুগৰাকী খেলুৱৈৰ সৈতে কথা পাতো। অনিমেশজী নমস্কাৰ, গুৰবিন্দৰজী আপোনাকো নমস্কাৰ জনালো, সত শ্ৰী আকাল।
2: নমস্কাৰ ছাৰ।
1: বাৰু ভাইসকল, আপোনালোকৰ এয়া বৃহৎ সাফল্য, আপোনালোকৰ যুটীয়ে এয়া অসাধাৰণ কাম কৰিলে। আমি সংগীতত যুগলবন্দী দেখিছো, কিন্তু এতিয়া প্ৰত্যাহ্বানতো যুগলবন্দী, যে এবাৰ কোনোবাই প্ৰত্যাহ্বান জনাব আৰু দ্বিতীয়জনে সেই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব, আকৌ তৃতীয়বাৰো সেয়াই কৰিব। সঁচাকৈ আপোনালোকৰ বিষয়টো খুবেই আপোনজনক। মই বিচাৰো মন কী বাতৰ শ্ৰোতাসকলেও জানক আপোনালোকৰ বিষয়ে, আপোনালোকে যি পৰাক্ৰম দেখুৱালে সেই বিষয়েও গম পাওক।
2: নমস্কাৰ মহাশয়, মোৰ নাম অনিমেশ কুজুৰ। মই 200 মিটাৰ আৰু 400 মিটাৰৰ ৰাষ্ট্ৰীয় অভিলেখ গঢ়োতা আৰু মই ছত্তীশগড়ৰ বাসিন্দা আৰু এতিয়া উৰিষ্যাৰ হৈ খেলোঁ। মই যোৱা বছৰ এছিয়ান মেডেল আৰু ৱৰ্ল্ড ইউনিভাৰ্চিটি গেমছ মেডেল লাভ কৰিছোঁ। মই 2021ৰ পৰা এথলেটিক্স আৰম্ভ কৰিছিলোঁ, তেতিয়া মই স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিলোঁ। মই সৈনিক স্কুল অম্বিকাপুৰৰ ছাত্ৰ আছিলোঁ। প্ৰথমে মই ফুটবল খেলিছিলোঁ। কোভিডৰ সময়ছোৱাত মোৰ অভিভাৱকে মোক বাহিৰত কিছু দৌৰিবলৈ বা খেলিবলৈ অনুমতি দিছিল। যেতিয়া কোভিড কালৰ অন্ত পৰিল তেতিয়া মোৰ যিসকল ফুটবল খেলৰ লগৰী আছিল তেওঁলোকে ক'লে যে ষ্টেট মিট হ'বলগীয়া আছে আৰু তই তাত ভাগ ল, আৰু মই তাত ভাগ ল'লোঁ। কিন্তু মই এইটো গম পোৱা নাছিলোঁ যে সেয়া নেশ্যনেল লেভেলৰ বাবে বাছনি আছিল, আৰু তাতেই মই নেশ্যনেল লেভেলৰ বাবে বাছনি হ'লোঁ আৰু আজি মই আন্তৰ্জাতিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি আছোঁ।
1: আৰু গুৰিন্দৰবীৰজী কেনেকুৱা কওকচোন।
3: নমস্কাৰ মহাশয়, মোৰ নাম গুৰিন্দৰবীৰ। মই ভাৰতীয় নৌসেনাত পাৰ্টি অফিচাৰ হিচাপে কৰ্মৰত। মই ভাৰতৰ সকলোতকৈ বেগী চমু দূৰত্বৰ দৌৰবিদ। অলপতে মই 100 মিটাৰত 10.09 ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছোঁ আৰু 10.1 বেৰিয়াৰৰ তলেদি দৌৰা মই প্ৰথম ভাৰতীয়। মই চেষ্টা অব্যাহত ৰাখিছোঁ যাতে ট্ৰেক আৰু মোৰ পোছাকযোৰে মই দেশৰ সেৱা কৰি যাব পাৰোঁ। মোৰ পিতৃ আৰু ককা দেউতা দুয়োগৰাকীয়ে খেলিছিল। উৎসৱৰ সময়ত যেনে দেৱালী অথবা নতুন বছৰত আমি ঘৰ দুৱাৰ পৰিষ্কাৰ কৰোঁ, এয়া আমাৰ ভাৰতীয় পৰম্পৰা। আৰু মই মোৰ দেউতাৰ ট্ৰফি আৰু পদকবোৰো পৰিষ্কাৰ কৰিছিলোঁ আৰু মোৰ খুব ভাল লাগিছিল। যেতিয়া মই পৰিষ্কাৰ কৰিছিলোঁ মই সুধিছিলোঁ সেইবোৰ ক'ত জিকিছিল, মেডেলবোৰ ক'ত পাইছিল, সেই ফটোবোৰ কেতিয়া তোলা, ইত্যাদি ইত্যাদি। তেতিয়া তেওঁ নিজৰ কাহিনীবোৰ বৰ্ণনা কৰিছিল যে মই তালৈ খেলিবলৈ গৈছিলোঁ, মই ৰাষ্ট্ৰীয় পদক লাভ কৰিছিলোঁ অথবা মোৰ টীমক মই এনেদৰে বিজয়ী কৰিছিলোঁ। তেতিয়া ময়ো তেওঁক কৈছিলোঁ যে ময়ো খেলিম। তেওঁ ৰাতিপুৱা দৌৰিবলৈ গৈছিল, তেতিয়া মোকো তেওঁৰ সৈতে লৈ যাবলৈ ক'লোঁ আৰু মোকো তেওঁ লগতে নিবলৈ ল'লে। তেওঁ যি খেল খেলিছিল সেয়া মোকো শিকাবলৈ ল'লে। এনেদৰে মোৰ ৰাপ বাঢ়িবলৈ লয়। মই উচেইন বল্টৰ অভিলেখ ভংগ দেখিলোঁ। ইয়াত এটা আমোদজনক কাহিনী আছে। মই টিভি চাই আছিলোঁ আৰু মোৰ মায়ে এতিয়া পঢ়াৰ সময় বুলি কৈ টিভিটো বন্ধ কৰি দিলে। তেতিয়া মই মাক ক'লোঁ যে আপুনি যেতিয়া মোক টিভি চাবলৈ নিদিলে, কিন্তু এনে এটা দিন আহিব যে আপুনি মোক দেখি ক'ব যে চোহা গুৰিন্দৰে দৌৰি আছে। ময়ো সুখী হওঁ যেতিয়া মায়ে মোক টিভিত দৌৰি থকা দেখা পায়।
1: ৱাহ ৱাহ, সঁচাকৈ প্ৰশংসনীয় আপোনাৰ কাহিনী।
3: হয় মহাশয়, আমি মধ্যবিত্ত পৰিয়ালৰ পৰা অহা। মোৰ দেউতাইও ফুটবল খেলিছিল, ঘৰৰ সমস্যাৰ বাবে তেওঁ খেলা বাদ দিলে। তেওঁৰ আধৰুৱা সপোন মোক লৈ পূৰণ কৰাৰ ইচ্ছা কৰিলে। মই শুনিছিলোঁ মিলখা সিঙৰ অধ্যাৱসায়ৰ বিষয়ে। মই তেওঁক কৈছিলোঁ মই আপোনাৰ সপোন পূৰণ কৰিম, কিন্তু তেওঁ কৈছিল যে সপোন পূৰ্ণ হ'বৰ বাবে প্ৰয়োজন কঠোৰ পৰিশ্ৰমৰ। মিলখা সিংজীয়ে তেজ বমি কৰিছিল, ৰ'দত দৌৰিছিল, গোটেই দিন প্ৰশিক্ষণ লৈছিল। এই কথাবোৰে মোক অনুপ্ৰাণিত কৰিছিল। দেউতাই মোক অনুপ্ৰেৰণা যোগাইছিল যে যদি মই দৌৰোঁ তেনেহ'লে যেন মই দেশৰ বাবে মেডেল আনো, জয়ী হওঁ। যেতিয়া মই 100 মিটাৰ ইভেণ্ট নিৰ্বাচন কৰিলোঁ তেতিয়া সকলোৱে মোক নকৰিবলৈ উপদেশ দিছিল যে 100 মিটাৰ ভাৰতৰ বাবে নহয়, ভাৰতীয়ৰ শৰীৰৰ গঠন 100 মিটাৰৰ বাবে নহয়। তেতিয়া মই মোৰ দেউতাই সদায় কৈছিল গুৰিন্দৰে এয়া নিৰ্বাচন কৰিছে আৰু এতিয়া পিছ হুহুকি নাযায়। যিটো আমি কৰিব নোৱাৰোঁ বুলি কওঁ সেয়াও আমি কৰি দেখুৱাওঁ, আৰু সেয়া তই কৰি দেখুৱাব পাৰিবি। তোৰ ওপৰত বিশ্বাস আছে, আৰু সেই বিশ্বাস যেতিয়া দেউতাই মোক লৈ কৰিলে তেতিয়া সেই বিশ্বাসকে সাহস হিচাপে লৈ মই আগবাঢ়ি গ'লোঁ। আৰু আজি মই সকলো ভাৰতীয়কে চমু দূৰত্বৰ দৌৰবিদ হ'বলৈ অনুৰোধ কৰিছোঁ।
1: আপোনালোক দুয়োজনেই চমৎকাৰ কৰিলে। মাত্ৰ দুদিনৰ ভিতৰতেই দুয়োজনে ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰিছে। 100 মিটাৰ ৰেচত দৌৰা গুৰবিন্দৰে কোৱাৰ দৰে যিদৰে মানুহে তেওঁক কৈছিল যে ভাৰতীয়ৰ শাৰীৰিক গঠন ইয়াৰ বাবে নহয়, ইমান অসুবিধা স্বত্তেও আপোনালোক সফল হ'ল। মই লগতে মন কী বাতৰ শ্ৰোতাসকলেও দুয়োৰে পৰা এটা কথা জানিব খুজিম যে এনে কি মানসিক শক্তি, জেদ বা কি ভাবি আপোনালোকে এইটো সম্ভৱ কৰি তুলিলে, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছিল কওকচোন।
3: হয় ছাৰ, মই গুৰিন্দৰ বীৰ। আৰম্ভণিৰ পৰা যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহুবাৰ সন্দেহো উপজিছিল সঠিকভাৱে আগুৱাইছোনে নাইবা, কিন্তু মোৰ নিৰ্বাচন সঠিক আছিল বুলিয়েই মই ধাৰণা কৰিছিলোঁ। কিয়নো প্ৰত্যেকবাৰৰে আপুনি বিজয়ী নহয়, কেতিয়াবা আপুনি এইবোৰৰ পৰা একোটাহঁত শিক্ষাও লাভ কৰে। মই যেতিয়া পৰাজিত হৈছিলোঁ মোৰ প্ৰদৰ্শন অনুৰূপ হোৱা নাছিল বা মই আঘাতপ্ৰাপ্ত হৈছিলোঁ, তেতিয়া মোৰ পৰিয়ালৰ লোকে মোক সমৰ্থন কৰি মনোবল বৃদ্ধি কৰিছিল। এদিন বেয়া হ'ব পাৰে, এবছৰ বেয়া হ'ব পাৰে, কিন্তু এই এদিন বা এবছৰে জীৱনটো বেয়া কৰি তুলিব নোৱাৰে। সপোন দেখা বাদ দিব নালাগে। মোৰ প্ৰশিক্ষকেও কৈছিল যে তুমি যদি কৰিব নোৱাৰা কোনোৱে কৰিব নোৱাৰে। এনেকৈ পৰিয়াল, ওচৰ চুবুৰীয়া সকলোৰে যেতিয়া উৎসাহ যোগায় আমাৰ মনোবল কেতিয়াও নাভাঙে, আমি দুগুণে প্ৰেৰণা লাভ কৰোঁ।
1: অনিমেশজী,
2: ছাৰ 2021ত মই যেতিয়া এথলেটিক্স আৰম্ভ কৰিছিলোঁ তেতিয়া সকলোৱে কৈছিল এয়া তোৰ বাবে নতুন ক্ষেত্ৰ, তই পাৰিবি জানো। মই উত্তৰ দিছিলোঁ নতুন ক্ষেত্ৰ এখনত ভৰি থলুৱেই যেতিয়া মই কৰি দেখুৱাম। মোৰ দেউতাই মোক কৈছিল যে পিছলৈ উভতি কেতিয়াও নাচাবি, কাৰণ সকলোৱে কিবা এটা কৰিব পাৰিম বুলিয়েই আগবাঢ়ে, কিন্তু কম সংখ্যকেহে কৰি দেখুৱাব পাৰে। তই এই ক্ষেত্ৰখনতে একাণপতীয়াকৈ আগবাঢ়িব লাগিব, তোক লাগতিয়াল সকলোখিনিৰে যোগান ধৰিম। পৰিয়ালৰ সমৰ্থন, আৰ্থিক সমৰ্থন সকলোবোৰ তোক দি যাম। তই মাথো কষ্টকৰ আৰু ভাৰতবৰ্ষৰ লগতে সকলোকে দেখুৱাই দে যে ভাৰতীয়ও দৌৰিব পাৰে। সকলোৱে কয় যে 10 ছেকেণ্ড বা 10.1 ছেকেণ্ডৰ ভিতৰত ক্ষিপ্ৰতাৰে দৌৰিব পৰাৰ ক্ষমতা ভাৰতীয় জিনত নাই, কিন্তু আমি দুয়ো এই কথা প্ৰমাণ কৰি দেখুৱালোঁ যে ভাৰতীয়ই পাৰে। আমাৰ বাবে ইয়াক কঠিন নহয়, আমিও সকলো কৰিব পাৰোঁ। ছাৰ, এনেবোৰ কথাই মোক অনুপ্ৰাণিত কৰে। প্ৰশিক্ষণৰ কালচোৱাত নিজৰ সময় আমি নিজেই ভংগ কৰিছিলোঁ। ভাৰতীয়সকলক যেন আমি কৈছিলোঁ যে চোৱা, আমিও কৰিব পাৰোঁ। আমাৰ দুয়োৰে কমনৱেলথ গেমছৰ বাবে ছিলেকশ্যন হৈছে, আহিবলগীয়া অন্যান্য প্ৰতিযোগিতাসমূহতো আমি ভাগ ল'ম, আমি ভাল প্ৰদৰ্শন কৰিম।
1: চাওক, মোৰ মনত এটা কৌতূহল হৈছে, আন মানুহৰো নিশ্চয় হৈছে। শুনিছোঁ আপোনালোক দুয়ো ভাল বন্ধু। আপোনালোকে আগতেই ঠিক কৰি লৈছিল নেকি যে তুমি মোৰ ৰেকৰ্ড ভংগ কৰিলে ময়ো তোমাৰ ৰেকৰ্ড ভংগ কৰিম? প্ৰথমে অনিমেশে কওকচোন।
2: ছাৰজী, প্ৰথমে মোৰ ৰেকৰ্ড আছিল 10.18 ছেকেণ্ড, যিটো ছেমিফাইনেলত গুৰিন্দৰ বীৰে ভংগ কৰিলে 10.17 কৰি। দ্বিতীয় ছেমিফাইনেলত মই সেইটো ভংগ কৰিলোঁ 10.15 কৰি। আমি আনন্দিত হৈছিলোঁ এইভাবি যে আমি ইজনে সিজনৰ ৰেকৰ্ড ভংগ কৰিছোঁ। প্ৰতিযোগিতাত ঈৰ্ষা প্ৰতিদ্বন্দ্বিতাও থাকে, কিন্তু আমাৰ মাজত সেয়া নাছিল। আমি প্ৰতিযোগিতাৰ বাবে ছৌদি আৰৱলৈ গৈ একেটা ৰুমতে আছিলোঁ। আমি তেতিয়াও কথা পাতিছিলোঁ যে ভাৰতত হ্ৰস্ব দূৰত্বৰ দৌৰক আমি আগুৱাই নিব লাগিব। আমিয়েই সেই কাম কৰিলোঁ আৰু আমাৰ এই কামে নিশ্চয় বাকীসকলকো উৎসাহিত কৰিব।
1: গুৰিন্দৰ বীৰ, আপুনি কি ক'ব?
3: আমি ভালকৈ দৌৰিম বুলি থিৰাং কৰিছিলোঁ। প্ৰয়োজনত ইজনে সিজনৰ কাষত থিয় দিছিলোঁ। ৰেকৰ্ড কৰাৰ সময়তো প্ৰথমে ময়ে কৰিলোঁ, পাছতে অনিমেশে কৰিলে। ৱাৰ্ম আপ কৰাৰ সময়ত অনিমেশক কওঁ যে সেইটো ব্লকলৈ যা, সেইটো ভাল, তাত ষ্ট্ৰাইড কৰ বা আমি ইয়াত ৱাৰ্ম আপ কৰোঁ, ইয়াত ভাল হ'ব, এনেকৈ আমি দুই দুয়োকে সহায় কৰোঁ। এইদৰে সহায় কৰাৰ ফলত দুয়োৰে প্ৰদৰ্শন উন্নত হয়। কিন্তু ছাৰ, আমি বন্ধু হ'লেও খেলপথাৰৰ বাহিৰতহে, খেলপথাৰৰ ভিতৰত এজন আনজনৰ প্ৰতিদ্বন্দ্বী হৈ পৰোঁ। দুয়ো মনতে ভাবোঁ, মই ইয়াতকৈ বেগেৰে দৌৰিম, মই ইয়াতকৈ বেগেৰে দৌৰিম।
1: চাওক, আপোনালোক দুয়োগৰাকীয়ে এই প্ৰতিযোগিতা দেশৰ বাবে কৰাৰ লগতে পাছৰ প্ৰজন্মক এইটো দেখুৱাইছে যে ধনাত্মক উদ্যমেৰে কিছু কাম কৰিব পাৰি। আপোনালোকে খেলুৱৈ সুলভ মানসিকতাৰে প্ৰতিযোগিতা কৰিছে, ইজনে সিজনক প্ৰত্যাহ্বান জনাইছে, এজনে আনজনতকৈ আগবঢ়াৰ প্ৰয়াস কৰিছে, আকৌ কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও ইজনে সিজনক সহায় কৰিছে। সঁচাকৈ আপোনালোকে এটা আচৰিত কাম কৰি দেখুৱাইছে। মই দুয়োকে অশেষ অভিনন্দন জনোৱাৰ লগতে শুভকামনা যাচিছোঁ। ভৱিষ্যতে দেশৰ নাম আপোনালোকে উজ্বলাই তুলিব বুলি মই দৃঢ় বিশ্বাসী। আপোনালোকে এনেকৈয়ে পৰিশ্ৰম কৰি যাওক, সফলতা নিশ্চয় লাভ কৰিব। পুনৰবাৰ দুয়োকে অভিনন্দন জনালো। মোৰ প্ৰিয় দেশবাসী, এই সময়ত দেশৰ প্ৰায়বোৰ অঞ্চলতে গ্ৰীষ্ম প্ৰবাহ চলি আছে। চোকা ৰ'দ, গৰম বতাহ, এই সময়ত নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় কথা। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে গৰম বৃদ্ধি পোৱাৰ লগে লগে আমাৰ খাদ্যাভ্যাসৰো পৰিৱৰ্তন ঘটে। আমি ভিন ভিন খাদ্য গ্ৰহণ কৰোঁ, কেতিয়াবা মাটিৰ কলহৰ পানী খাওঁ, খাবলৈ বুলি দৈ থওঁ, কেঁচা আম উতলাওঁ, মুঠৰ ওপৰত ঘৰুৱা শীতল পানীয়ৰ আগমন ঘটে। ঘৰুৱা শীতল পানীয়ৰ সৈতে আমাৰ আটাইৰে চিনাকি আছে। আপুনি যদি উত্তৰ ভাৰতলৈ যায়, কেঁচা আমৰ সোৱাদেৰে ভৰা আমপান্না খাবলৈ পাব। আমপান্না পান কৰি গৰমৰ পৰাও সকাহ পাব। পঞ্জাব হাৰিয়ানালৈ গ'লে ডাঙৰ ডাঙৰ গিলাচত পাব লাচ্চি। গুজৰাট আৰু ৰাজস্থানত প্ৰায় প্ৰতি সাজতে পাব ছাছ। বিহাৰ, ঝাৰখণ্ড, উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলত পাব ছাতুগুৰিৰ চৰ্বত। পেটো ভৰে, দেহকো শক্তি যোগায়। কোংকণ আৰু গোৱাত কোকম চৰ্বত, চোল কাঢ়ি। দক্ষিণ ভাৰতত পাৰকম, নিৰমূৰ, চাম্বাৰম আৰু উৰিষ্যাত বেলৰ চৰ্বত। এইসমূহ কেৱল শীতল পানীয়ই নহয়, ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰম্পৰাৰো একো একোটা অংশস্বৰূপ। আৰু ইয়াত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অনুভৱৰ ৰেঙনি দেখা যায়। আৰু এটা কথা মন কৰিব যে এইসমূহৰ সৰহভাগেই আমাৰ কৃষি আৰু ৰান্ধনীশালৰ পৰা আহিছে। ইয়াত কোনো বৃহৎ ব্ৰেণ্ডিং নাই, ইয়াত নিহিত আছে বহু প্ৰজন্মৰ অভিজ্ঞতা। আপোনাসবে গৰমৰ দিনকেইটাত আমাৰ দেশীয় পানীয়ৰ তৃপ্তি নিশ্চয়কৈ ল'ব। বন্ধুসকল, গৰমৰ দিন অহাৰ লগে লগে আমি সকলোৱে আমৰ কথা পাতোঁ। গৰম দিনবোৰত ভাৰতৰ হয়তো এনে কোনো পৰিয়াল নাই য'ত আমৰ বিষয়ে আলোচনা নহয়। প্ৰতিটো অঞ্চলৰ আমৰ নিজস্ব সোৱাদ আৰু সুগন্ধ আছে। মহাৰাষ্ট্ৰ আৰু কোংকণৰ হাপচু, আলফনচু, গুজৰাটৰ কেশৰ, উত্তৰ প্ৰদেশৰ দশেৰী আৰু কাশীৰ লেংৰা আম। লেংৰা আমৰ এটি বিশেষত্ব হৈছে যে ই পকাৰ পাছতো তাৰ ৰং সেউজীয়া হৈ থাকে। চোচা, মালদা আম আদি সকলো নামৰ সৈতে আমাৰ মানুহৰ মিঠা স্মৃতি জড়িত হৈ আছে। দক্ষিণলৈ গ'লে আমি পাওঁ বেংগানপল্লী, ততাপুৰি, নীলম আৰু মালগোৱা। বেংগলত হিমসাগৰ আৰু উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত সুবৰ্ণৰেখা। ঠাই সলনি হোৱাৰ লগে লগে আমৰ আকাৰ, আকৃতি আৰু স্বাদৰ পৰিৱৰ্তন হয়, আৰু বৰ্তমানে আমৰ এই যাত্ৰাই বিশ্ব বজাৰো স্পৰ্শ কৰিছে। মই আজিৰ এই অনুষ্ঠানৰ যোগেদি আম উৎপাদনৰ সৈতে জড়িত আমাৰ কৃষক ভাই ভনীসকলক প্ৰশংসা কৰিছোঁ। আপোনালোক আমাৰ কৃষি অৰ্থনীতিৰ বিশেষ অংশীদাৰ। বন্ধুসকল, গৰমৰ দিনবোৰত বিদ্যালয়সমূহত গ্ৰীষ্মৰ বন্ধ হয় যদিও মই এনে এটি অধ্যয়নৰ বিষয়ে ক'ব খুজিছোঁ যাৰ কথা শুনিলে সকলোৰে শ্ৰেণীত ভৰ্তি হ'বলৈ মন যাব। এনে এখন বিদ্যালয় বা শ্ৰেণীকোঠাৰ কথা ভাবক য'ত চেমনীয়া, কিশোৰ, যুৱক আৰু বয়স্ক সকলো লোক যাব পাৰে, য'ত কোনো মাচুলৰ প্ৰয়োজন নাই, কোনো বিদ্যালয় ভৱনো নাই, আৰু আমোদজনকভাৱে ইয়াত শ্ৰেণী নৈৰ সৈতে সংলগ্ন হয়। বন্ধুসকল, এয়া কোনো সাধুকথা নহয়, এটি বাস্তৱ প্ৰচেষ্টা। কেৰালম ৰাজ্যৰ আলোৱাত ছাজি ৱালাচেৰিল মহোদয়ে এটি সাঁতোৰ সংঘৰ অৰ্থাৎ চুইমিং ক্লাবৰ আয়োজন কৰি আহিছে। এতিয়ালৈকে 15,000তকৈ অধিক লোকে এই সংঘত সাঁতোৰৰ প্ৰশিক্ষণ লৈছে। ছাজি মহোদয়ে দিব্যাংগ শিশুসকলকো সাঁতোৰৰ প্ৰশিক্ষণ দিয়ে। এই প্ৰচেষ্টাৰ আঁৰত আছে এটি দুখভৰা কাহিনী। কিছু বছৰ পূৰ্বে এটি নৌকা দুৰ্ঘটনাত বহুকেইজন ছাত্ৰৰ মৃত্যু হৈছিল। এই ঘটনাই ছাজি মহোদয়ৰ অন্তৰ কঁপাই গৈছিল। এই ছাত্ৰসকলে সাঁতুৰিবলৈ জনা হলে হয়তো বহুতৰে প্ৰাণ ৰক্ষা পৰিলহেঁতেন। আৰু এই কথা মনত ৰাখি তেওঁ সাঁতোৰ সংঘৰ অভিযান আৰম্ভ কৰে। বন্ধুসকল, ছাজি ৱালাচেৰিল মহোদয়ৰ পৰা আমি এটি উৎকৃষ্ট শিক্ষা লাভ কৰোঁ, মানুহ আৰু সমাজৰ প্ৰতি সেৱা আগবঢ়াবলৈ বহু বেছি অৰ্থ বা উপাদানৰ প্ৰয়োজন নহয়। প্ৰয়োজন এটি মহৎ উদ্দেশ্য আৰু নিৰন্তৰ প্ৰচেষ্টাৰ। এই দুটিৰ আধাৰতেই আমি হেজাৰ হেজাৰ লোকৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰোঁ। মোৰ প্ৰিয় দেশবাসী, কিছুদিন পূৰ্বে মোৰ ইউৰোপৰ নেডাৰলেণ্ড দেশখনলৈ যোৱাৰ অভিজ্ঞতা হৈছিল। তাত মই বহুকেইখন সভাত যোগ দিছিলোঁ। তাত থকা সময়ত এনে এটি বিশেষ ঘটনা হৈছিল যি সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। নেডাৰলেণ্ডত আয়োজিত এক বিশেষ সমাৰোহত আমাৰ দেশত শাসন কৰা চোলা বংশৰ সময়ৰ প্ৰাচীন তাম্ৰলিপি ভাৰতক উভতাই দিয়া হয়। সেই সমাৰোহত নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী উপস্থিত আছিল। এই তাম্ৰলিপি সন্দৰ্ভত মই দেশ বিদেশৰ পৰা বহু বাৰ্তা লাভ কৰিছো। এই বাৰ্তাসমূহত গৰ্ব আৰু আনন্দ প্ৰকাশিত হৈছে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা তামিল সম্প্ৰদায়ৰ লোকৰ মাজত এই বিষয়ত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে। বন্ধুসকল, এই তাম্ৰলিপিক লৈ মানুহৰ মাজত বহু অনুসন্ধিৎসা আছে। সেইবাবে আজি মই এই বিষয়ে কিছু কথা অৱগত কৰিব খুজিছো। এই সংগ্ৰহত 21খন ডাঙৰ আৰু 3খন সৰু আকাৰৰ তাম্ৰলিপি আছে। এই লিপিত ৰজা ৰাজেন্দ্ৰ চোলা প্ৰথমে তেওঁৰ পিতৃ ৰজা ৰাজৰাজা চোলাৰ এটি প্ৰতিজ্ঞা পূৰণৰ কথা বৰ্ণিত আছে। ইয়াত আনৈমংগলম গাঁৱত এটি বৌদ্ধবিহাৰ দান কৰাৰ কথা উল্লেখ আছে। এই তাম্ৰলিপিসমূহত চোলা বংশৰ ৰাজ অভিজ্ঞতাৰ কথাও কোৱা হৈছে। চোলা সাম্ৰাজ্যৰ সামুদ্ৰিক শক্তিৰ বৰ্ণনাও ইয়াত পোৱা যায়। লগতে দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে চোলা সাম্ৰাজ্যৰ সম্পৰ্কৰ কথাও ইয়াত উল্লেখ আছে। চোলা সাম্ৰাজ্যৰ সমৃদ্ধি আৰু সাংস্কৃতিক ইতিহাস আমাৰ বাবে গৌৰৱৰ বিষয়। বন্ধুসকল, আমাৰ চৰকাৰে ভাৰতৰ এনে অমূল্য সম্পদসমূহৰ সংৰক্ষণৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছে। এই সন্দৰ্ভত জ্ঞান ভাৰতম অভিযানৰ অধীনত ছত্তীশগড়ৰ মলহাৰত এটি গুৰুত্বপূৰ্ণ উপাদানৰ সন্ধান পোৱা গৈছে। ইয়াত 3খন তাম্ৰলিপি পোৱা গৈছে। অনুমান কৰা হৈছে এয়া পাণ্ডুবংশী ৰাজবংশৰ মহৰ্ষি বালাৰ্জুনৰ শাসনকালৰ সময়ৰ তাম্ৰলিপি। প্ৰাচীন ব্ৰাহ্মী আৰু পালি ভাষাত লিখিত এই লিপিসমূহ খ্ৰীষ্টাব্দ 6-7 শতিকাৰ হ'ব পাৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। এইসমূহত সেই সময়ৰ শাসন ব্যৱস্থা, ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা গৈছে। বন্ধুসকল, জ্যোতিৰ্বিজ্ঞান অৰ্থাৎ এষ্ট্ৰনমী বিষয়টো ভাৰতীয়সকলৰ বাবে অতি আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে। আমাৰ দেশত আজিও বহু শতিকা পুৰণি অবজাৰ্ভেটৰীৰ অৱশিষ্ট দেখিবলৈ পোৱা যায়। এইসমূহত বহু গুৰুত্বপূৰ্ণ গাণিতিক আৱিষ্কাৰ হৈছিল। সামুদ্ৰিক পৰিবহণ, পঞ্চাংগ অথবা আমাৰ বিভিন্ন উৎসৱ পাৰ্বণ আকাশৰ গ্ৰহ নক্ষত্ৰৰ সঞ্চালনৰ সৈতে জড়িত। আমাৰ দেশৰ জ্যোতিৰ্বিজ্ঞানে প্ৰতিটো প্ৰজন্মৰ মাজতেই কৌতূহলৰ সৃষ্টি কৰিছিল। আজিৰ যুৱ সমাজৰ মাজতো এই বিশেষ উৎসাহ পৰিলক্ষিত হয়। বৰ্তমানে আমাৰ দেশত এষ্ট্ৰনমী ক্লাবসমূহ দ্ৰুতভাৱে জনপ্ৰিয় হৈ আহিছে। সৰু বৰ সকলো চহৰ, আনকি স্কুল আৰু উদ্যানসমূহতো এই ধৰণৰ গতিবিধি দেখা যায়। মই বাংগালুৰু এষ্ট্ৰনমিকেল ছচাইটি সম্পৰ্কে জানিব পাৰিছো। এওঁলোকে পৰ্যবেক্ষণ অধিৱেশনৰ আয়োজন কৰে। এই সংস্থাই গ্ৰামাঞ্চলত জ্যোতিৰ্বিজ্ঞানক জনপ্ৰিয় কৰাৰ বাবে প্ৰচেষ্টা চলাইছে। মহাকাশ মণ্ডল নামেৰে এটি গোটে 30 ঘণ্টা জোৰা এক উদ্ভাৱনীমূলক পাঠ্যক্ৰমো আৰম্ভ কৰিছে। বন্ধুসকল, নিশাৰ আকাশৰ তৰা নক্ষত্ৰৰ পৰ্যবেক্ষণ এটি অপূৰ্ব অভিজ্ঞতা। এষ্ট্ৰো কেৰালা নামৰ এটি সংস্থাই নাইট অবজাৰ্ভেশ্যন কেম্প আৰু বিভিন্ন কৰ্মশালাৰ আয়োজন কৰে। ইয়াত তৰুণ তৰুণীসকলে টেলিস্কোপ নিৰ্মাণ আৰু নক্ষত্ৰৰ মানচিত্ৰ ব্যৱহাৰৰ শিক্ষা লাভ কৰে। ৰাজকোটৰ বিগ বেং এষ্ট্ৰনমী ক্লাবে গিৰৰ অৰণ্যৰ পৰা কচ্ছ ৰাণলৈ বহু জ্যোতিৰ্বিজ্ঞান বিষয়ক অনুষ্ঠান আয়োজন কৰে। জ্যোতিৰ্বিদ্যা পৰিসংস্থাও জ্যোতিৰ্বিজ্ঞানৰ সৈতে জড়িত এটি পুৰণি সংস্থা। ইয়াত পৰ্যবেক্ষণৰ সা সুবিধাৰ লগতে কিতাপ, গ্ৰন্থাগাৰ আৰু টেলিস্কোপ লাইব্ৰেৰীৰ সুবিধা আছে। মই আইজাক অৰ্থাৎ ISAAC নামৰ সংস্থাটোৰ কথাও উল্লেখ কৰিব বিচাৰোঁ, কাৰণ ই দেশৰ ছাত্ৰ ছাত্ৰীয়ে নেতৃত্ব দিয়া জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান সংস্থাসমূহৰ মাজত আন্তঃসম্পৰ্ক স্থাপন কৰে। বন্ধুসকল, নিজৰ হবিৰ কাৰণে সময় উলিয়াই নতুন কথা শিকি থকাটো অতি জৰুৰী কথা। মই যুৱ সম্প্ৰদায়ক কোনো এষ্ট্ৰনমী ক্লাবৰ সৈতে জড়িত হবলৈ অনুৰোধ কৰিছো। বন্ধৰ দিনত কোনো তাৰকাগৃহ দৰ্শন কৰিবলৈও মই তেওঁলোকক অনুৰোধ কৰিছো। বন্ধুসকল, মন কী বাতৰ অনুষ্ঠানটো টেলিভিছনত চাই থকাসকলক এটি ভিডিঅ' চাবলৈ অনুৰোধ কৰিছো। এই ভিডিঅ'টো হৈছে এটি সুঁতিত সোমাই পৰা গংগাৰ শিশুক বচাবলৈ কেইজনমান লোকে অশেষ ধৈৰ্যৰে কৰা প্ৰয়াসৰ বিষয়ে। প্ৰায় 13 ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত শিশুটো বাচিল। বন্ধুসকল, উত্তৰ প্ৰদেশৰ এই উদ্ধাৰ কাৰ্য সফল হোৱাত অৰিহণা যোগাইছিল ভাৰতৰ প্ৰথম গংগা শিশু উদ্ধাৰকাৰী এম্বুলেঞ্চে। নমামি গংগে অভিযানৰ সময়ত এই এম্বুলেঞ্চ নিৰ্মাণ কৰা হৈছিল। শিশুটো সাৱধানে বাহিৰলৈ উলিয়াই আনি তাৰ চিকিৎসা কৰি পাছত ৰাপ্তি নৈত এৰি দিয়া হল। এটি নতুন জীৱন পাই শিশুটো নিজৰ ঘৰলৈ উভতি গল। বন্ধুসকল, এই এম্বুলেঞ্চখন বিশেষভাৱে তৈয়াৰী, মোটামুটিকৈ ভ্ৰাম্যমান চিকিৎসালয় বুলিয়েই ক'ব পাৰি। ইয়াত শিশুক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা আছে, অক্সিজেন দিয়াৰ ব্যৱস্থা আছে, বিশেষ ধৰণৰ ষ্ট্ৰেচাৰ আছে, বচোৱাৰ সা সঁজুলি আছে। আহত হোৱা বা ক'ৰবাত সোমাই ওলাব নোৱাৰা হোৱা শিশুৰ বাবে এই এম্বুলেঞ্চখন বৰ কামত আহে। বন্ধুসকল, আমি যেতিয়া এটি শিশুৰ প্ৰাণ ৰক্ষা কৰোঁ তেতিয়া কেৱল শিশুটোকেই যে বচাওঁ তেনে নহয়, তাৰ লগতে নদীখনৰ জৈৱ বৈচিত্ৰকো বচাওঁ, লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে আমি অমূল্য সম্পদো সংৰক্ষণ কৰি ৰাখোঁ। মোৰ প্ৰিয় দেশবাসী, আপোনালোকৰ বহুতৰে নিশ্চয় কোনো নদী, পুখুৰী বা কুঁৱাৰ সৈতে জড়িত স্মৃতি আছে। কাৰোবাৰ হয়তো পুখুৰীৰ পাৰত লগৰীয়াৰ সৈতে উমলাৰ কথা আৰু কাৰোবাৰ হয়তো পুখুৰীৰ পাৰৰ মাটিৰ গোন্ধ আজিও মনত সজীৱ হৈ আছে। ল'ৰালিৰ এনে স্মৃতি গোটেই জীৱন মনত থাকে। বন্ধুসকল, এনে স্মৃতিক জীৱন্ত কৰি তোলা উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ এটি কাহিনী পোহৰলৈ আহিছে। বস্তিৰ আকাশ গুপ্তা নামৰ মানুহজন নিজৰ গাঁৱৰ মনোৰম নদীখন দেখা পাই দুখিত হৈ পৰিল। শৈশৱৰ পৰিষ্কাৰ আৰু জীৱন্ত নদীখন প্লাষ্টিক আৰু অন্যান্য জাবৰেৰে ভৰি পৰিল। তেওঁ ঠিক কৰিলে যে একো ওজৰ আপত্তি নকৰে, এটি নতুন আৰম্ভণি কৰিব। আপত্তি নহয়, আৰম্ভণি, এই মন্ত্ৰ সাৰোগত কৰি তেওঁ কেইজনমান বন্ধুক লগত লৈ কাম আৰম্ভ কৰিলে। লগত আছিল মাত্ৰ জাল, চাবল, টুকুৰি আৰু সলনি কৰাৰ সংকল্প। তেওঁলোকে নদীত নামি মেটেকা, প্লাষ্টিক আৰু জাবৰ গুচাবলৈ আৰম্ভ কৰিলে। এদিনত প্ৰায় 50-60 কিলোকৈ জাবৰ গুচোৱা হল। লাহে লাহে মনোৰম নদীৰ সেই অংশটো পৰিষ্কাৰ হৈ পৰিল। ওচৰ পাজৰৰ লোকসকলৰ কথাটো চকুত পৰিল, তেওঁলোকো পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগ হৈ পৰিল। বন্ধুসকল, গোৱাৰ এনে এটি প্ৰেৰণাদায়ক কাহিনীও পোহৰলৈ আহিছে। গোৱাৰ অৱসৰপ্ৰাপ্ত শিক্ষক বালকৃষ্ণ আয়্যা আজিও সমাজৰ বাবে কাম কৰিবলৈ আগ্ৰহী। তেওঁলোকৰ মাদ্দিতোলাপ অঞ্চলটো খোৱাপানীৰ সমস্যাৰে জৰ্জৰিত। বালকৃষ্ণ ডাঙৰীয়াই এই অঞ্চলত খোৱাপানীৰ পাইপ বহোৱাৰ কাম আৰম্ভ কৰিলে। ইয়াৰ ফলত কেইবাঘৰো মানুহৰ খোৱাপানী সংগ্ৰহৰ বাবে কৰিবলগীয়া কষ্ট দূৰ হল। বন্ধুসকল, যোৱা মাহত মোৰ এটি সুন্দৰ অভিজ্ঞতা হল। তামিলনাডুৰ নাগৰকৈলত শিক্ষয়িত্ৰী গিৰিজা আম্মাৰ সৈতে সাক্ষাৎ হল। 3 দশক আগতেই তেখেতক লগ পাইছিলো। বন্ধুসকল, গিৰিজা আম্মাই 15খন বিদ্যালয় চলাই আছে। ইয়াৰ ভিতৰত চেন্নাইৰ জয়গোপাল গাৰোদিয়া হিন্দী বিদ্যালয় প্ৰসিদ্ধ। তেওঁৰ দেশভক্তিৰ ভাৱনাই সকলো ভাৰতবাসীকে প্ৰেৰণা যোগাব। তেখেতে মন কী বাত অনুষ্ঠান শুনি সেনাৰ বাবে অৰিহণা আগবঢ়োৱাৰ সংকল্প ললে। তেখেতে ছাত্ৰসকলক আমাৰ বীৰ জোৱানসকলৰ বাবে দিনে 1 টকাকৈ জমা কৰি যাবলৈ উৎসাহিত কৰিলে। প্ৰতিজন ছাত্ৰই বছৰি 365 টকাকৈ গোটাই দান কৰিলে। এই সৰু সৰু বৰঙণিবোৰ গোট খাই মুঠ 40 লাখ টকা হলগৈ। গিৰিজা আম্মাই এই সংগ্ৰহটো মোক চেকেৰে প্ৰদান কৰিলে। মা ভাৰতীৰ প্ৰতি তেখেতৰ সমৰ্পণৰ ভাৱ কিমান গভীৰ, সেয়া মই তেখেতৰ সৈতে হোৱা কথা বতৰাত উমান পালো। যোৱা বছৰ চেন্নাইৰ প্ৰথম হিন্দু বিদ্যালয়খনে 50 বছৰ পূৰ কৰিলে। দেশৰ শিক্ষা আৰু সাংস্কৃতিক গৌৰৱক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই স্কুল নেটৱৰ্কৰ ভূমিকা প্ৰশংসনীয়। মই ইয়াৰ সৈতে জড়িত সকলো ব্যক্তিৰ শলাগ লৈছো, বিশেষকৈ সেইসকল ছাত্ৰৰ শলাগ লৈছো যি নিজৰ বীৰ সৈনিকসকলৰ বাবে বৰঙণি আগবঢ়ালে। বন্ধুসকল, ভাৰতৰ প্ৰতিখন গাঁও আৰু চহৰত এনে কিবা নহয় কিবা ঘটি আছে যি আমাক প্ৰেৰণা যোগায়। কেতিয়াবা এনে ঘটনাৰ চৰ্চা বেছিকৈ নহয়, কিন্তু যেতিয়া এইবোৰৰ বিষয়ে আমি জানিব পাৰোঁ তেতিয়া এই বিশ্বাস আৰু দৃঢ় হৈ উঠে যে দেশখন ইয়াৰ লোকসকলৰ শক্তিৰে আগুৱাই গৈ আছে। মই আপোনালোকক আহ্বান জনাইছো, আপোনালোকৰ চাৰিওকাষৰ এনে কাৰ্যবোৰ লক্ষ্য কৰক, সমাজৰ উপকাৰ কৰাসকলৰ বিষয়ে জানক, তেওঁলোকক প্ৰশংসা কৰক, তেওঁলোকৰ পৰা শিকক, পাৰিলে আপোনালোকো এনে ভাল কামৰ সৈতে জড়িত হওক। অহা মাহত মন কী বাত অনুষ্ঠানত আৰু এনেকুৱা প্ৰেৰণাদায়ক কাহিনীলৈ উপস্থিত হ'মহি। বহুত বহুত ধন্যবাদ, নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া নম্বৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো ভজনৰ অনুষ্ঠানটিত প্ৰথমে শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠত এটি ভজন।

বাতৰিৰ পিছত পুনৰ উভতি আহিছো ষ্টুডিঅৰ মজিয়ালৈ। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো ৰামধেনু অনুষ্ঠানটি।

প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ লগত আমাৰ মনৰ বহু সম্পৰ্ক আছে। এই ধৰক পুৱাৰ সূৰ্যৰ পোহৰে যিদৰে আমাৰ জীৱনলৈ সতেজতা কঢ়িয়াই আনে, ঠিক তেনেদৰে নিশাৰ নিস্তব্ধতাই আমাক দি যায় অনাবিল প্ৰশান্তি। অৱশ্যে প্ৰকৃতিৰ মাধুৰ্যতাক উপলব্ধি কৰিবলৈ হ'লে আপুনি হ'ব লাগিব অনুভূতিপ্ৰৱণ। শুনো আহক হম দিল দে চুকে সনম ছবিখনৰ পৰা এটি গীত।

ব্যস্ততাৰ ঠামখুমীয়াৰ মাজত কেতিয়াবা মানুহে নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে। নিজৰ মনৰ কথা ক'বলৈ মানুহৰ অভাৱ হয়। এইখন পৃথিৱীত অকলশৰীয়া হৈ বহু লোক আজিও জীয়াই আছে। এনে সময়তে যদি আপোনাৰ জীৱনলৈ এনে এজন মানুহ আহে যাৰ সৈতে আপুনি আপোনাৰ মনৰ কথা ভাগ বতৰা কৰিব পাৰে, তেন্তে আপোনাৰ কেনে অনুভৱ হ'ব?

আচলতে প্ৰতিজন ব্যক্তিৰ আঁৰত এনে এজন ব্যক্তি থাকিব লাগে যি সঞ্জীৱনী সুধাৰ দৰে কাম কৰে, যাৰ কথা আৰু উৎসাহে মানুহৰ জীৱনক ৰঙীন কৰিব পাৰে। টকা পইচাৰ শক্তিতকৈ মানুহৰ মানসিক শক্তি যদি প্ৰবল হয় তেন্তে মানুহৰ অসাধ্য সাধন কৰিবলৈ বেছি সময় নালাগে।

মানুহৰ মনটো বুজিবলৈ আচলতে গোটেই জীৱনটোৱেই কম পৰি যায়। কেতিয়াবা বিশৃংখলতাৰ মাজতো মানুহে বিচাৰি পায় মানসিক শান্তি, কেতিয়াবা আকৌ চৌপাশে শান্ত সমাহিত হৈ থাকিলেও মনটো অস্থিৰ হৈ পৰে। আচলতে আমি নিজৰ মনটোক বুজি পোৱাটো আটাইতকৈ ডাঙৰ কথা, যাৰ বাবে আমি নিজক সময় দিয়াটো অতি প্ৰয়োজনীয়।

কেতিয়াবা কিছুমান মুহূৰ্তই মানুহৰ জীৱনলৈ মধুৰতা কঢ়িয়াই আনে, কিন্তু সেই মধুৰ সময় খামুচি ৰাখি আপুনি জীৱনটোক কিদৰে ৰঙীন কৰে সেয়া কিন্তু দায়িত্ব আপোনাৰ। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ এই সুন্দৰ গীতটিৰ জৰিয়তে।